নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 20 দিন, 1948 শকাব্দৰ ভাদ মাহৰ 16 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ। এতিয়া সময় পুৱা 5:43 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অস্মিতা ভাগৱতী, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, আছিফ আহমেদ, দৰ্শন কাশ্যপ, ট্ৰেন্সমিটাৰত মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল স্বপ্না শইকীয়াৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, সোণমাই বৰ্মন আৰু লগৰীয়াসকলৰ কণ্ঠৰ নাম, ৰমণী কুমাৰ শৰ্মা আৰু লগৰীয়াসকলৰ কণ্ঠৰ লোকগীত, ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু বৰ্ণালী দাসৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। পুৱা 6:15 সুৰজিত দত্তৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 পাপৰি দাসৰ কণ্ঠত লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানত জয়ন্ত হাজৰিকা, মালবিকা বৰা, মিহিৰ বৰদলৈ, তৰুলতা দেৱী আৰু আৰিফুল হকৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, সংগীত মাধুৰী, গীতমালা, ৱতন কে তৰানে আৰু চয়নিকা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, সন্ধিয়া 6:10 প্ৰজ্ঞান জ্যোতি ভূঞাৰ কথিকা শ্ৰীমন্ত শংকৰদেৱ, পাঠ ভাস্কৰ শইকীয়াৰ, সন্ধিয়া 6:30 তৃষ্ণাশ্ৰী শৰ্মাৰ কণ্ঠৰ বৰগীত, 7:20 যুৱ সাহিত্য অনুষ্ঠানত মিতুল কুমাৰ দাসৰ কবিতা শিল্পী শিখা বৰাৰ গল্প, প্ৰযোজনা শ্ৰুতি ডেকাৰ, 7:50 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত পদ্মনাথ গৌতমৰ বেহেলা বাদন, নিশা 8:00 যুৱ আবৃত্তিৰ অনুষ্ঠান, 8:30 ভজনৰ অনুষ্ঠান, 9:30 ফুহক ফুহিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী বাদন শুনিবলৈ পাব। এইবাৰ এয়া

আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে ক'বলৈ লৈছো। বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত গ্ৰাম সেৱক ভূপেশ বৰ্মনৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ে এটা আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই। আগ ধৰিব মেলডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মানস বৰাৰ কণ্ঠত আধুনিক গীত। নিশা 9:30 কামাখ্যা সভাপণ্ডিত ৰচিত নাটক এক প্ৰহৰৰ খেলা, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

সুৰজিত দত্তৰ কণ্ঠত ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো পাপৰি দাসৰ কণ্ঠৰ লোকগীত।

পাপৰি দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মজৰুহৰ, সুৰ ৰাহুল দেৱ বৰ্মনৰ, ছবি কুদৰত।

মেহবুবা ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত। গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ ৰাহুল দেৱবৰ্মন।

মধুবন অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা মঙ্গেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, ছবি ডন, গীতিকাৰ অঞ্জন, সুৰকাৰ কল্যাণজী আনন্দজী।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো গুলচন বাউৰা ৰচিত আৰু কল্যাণজী আনন্দজী সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে মান্না দে, ছবি জঞ্জীৰ।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অমিতাভ বচ্চন, আশা ভোছলে আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰতি গীত, ছবি দি গ্ৰেট গেম্বলাৰ, গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ ৰাহুল দেৱবৰ্মন।

অভিমান ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো। গীতৰ কথা মজৰুহৰ, সুৰ এছ ডি বৰ্মনৰ, কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু মহম্মদ ৰফিয়ে।

অনুষ্ঠানৰ শেষত অনুৰাগ ছবিৰ পৰা এটি গীত শুনোৱা হওক। গীতটিৰ গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ এছ ডি বৰ্মন, কণ্ঠশিল্পী মহম্মদ ৰফি আৰু লতা মংগেশকাৰ।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এতিয়াৰ বাতৰিৰ সৈতে মই মনজিৎ গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা নতুন দিল্লীৰ সত্য নিকেতন এলেকাত অট্টালিকা ক্ষতি কৰা ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই তদন্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জন হৈছে। ইছৰোৰ ব্যক্তিগতকৰণ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। আৰু ছত্ৰিক চাইডাছ ভেণ্টিলিটি আৰু চিৰাগ ছেত্ৰীৰ যোগে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে দুয়োখন দেশে বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পেৰিছৰ স্বামীনাৰায়ণ হিন্দু মন্দিৰ মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰতিৰক্ষাৰ পৰা মহাকাশ আৰু জলবায়ু কাৰ্যসূচীলৈকে দুয়োখন দেশ একেলগে আগবাঢ়ি গৈছে। দুয়োখন দেশে এইবাৰ ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষ পালন কৰে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দীৰ্ঘদিনীয়া সাংস্কৃতিক আৰু ৰাজনৈতিক সংযোগৰ শক্তিশালী ভেটিৰ বাবে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্ব অতি বিশেষ।
2: बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक स्पेशल ग्लोबल स्ट्रेटेजिक पार्टनरशिप बना रहे हैं। टेक्नोलॉजी, एआई और डिफेंस से लेकर स्पेस और क्लाइमेट एक्शन तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को इंडिया फ्रांस ईयर ऑफ इनोवेशन के रूप में भी सेलिब्रेट कर रहे हैं।
1: প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ফ্ৰান্সত ভাৰতীয় সেনাৰ ত্যাগৰ কাহিনী ইতিহাসে বহন কৰিছে। তেওঁ কয় যে ভাষাৰ প্ৰতি আগ্ৰহীসকলে ফ্ৰান্সৰ পণ্ডিতসকলে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে অৱগত। ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ সন্দৰ্ভত ৰোমেইন ৰোলাণ্ডৰ লেখাই দুয়োখন সমাজকেই আৰু ওচৰ চপাই আনিছিল বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত সংযোগ স্থাপনত যোগ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে। আইফিল টাৱাৰৰ সন্মুখত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰতিচ্ছবিসমূহে দেশখনত যোগৰ জনপ্ৰিয়তাকে সূচায় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। শ্ৰীৰাধাকৃষ্ণণে পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰিব। অসম ভ্ৰমণ সামৰি উপ ৰাষ্ট্ৰপতিগৰাকী আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ সোচোথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আই এন এ সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণণে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভাৰ বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁইপলো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। শ্ৰীৰাধাকৃষ্ণণে কালি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। ইয়াৰ আগেয়ে তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। নতুন দিল্লীৰ সত্য নিকেতন

0: লেখাত এটা অট্টালিকা খহি পৰা ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ লগতে অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত তথা ঘটনাস্থলী পৰ্যবেক্ষণৰ পাছতেই এই সিদ্ধান্ত লোৱা হয়। এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। ইপিনে যোৱা নিশা আৰু এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ছয়লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু ধবংসাৱশেষৰ মাজত কোনো লোক আবদ্ধ হৈ আছে নেকি সেয়াও সন্ধান কৰি থকা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নি নিৰ্বাপক সেৱা, দিল্লী আৰক্ষী আৰু অন্যান্য সংস্থাসমূহে নিৰন্তৰ কাম কৰি আছে। দিল্লীৰ মেয়ৰ প্ৰৱেশ ৱাহিয়ে কয় যে চাৰি মহলাতকৈ অধিক উচ্চতাৰ অবৈধভাৱে নিৰ্মাণ কৰি থকা সকলোবোৰ নিৰ্মাণ কাৰ্য তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হ'ব। এই ক্ষেত্ৰত কোনো বিষয়া দায়বদ্ধ বুলি চিনাক্ত হলে তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মেয়ৰগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয় বন্ধ থাকিব। মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে সত্য নিকেতন অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা আৰু ভালেমান পেয়িং গেষ্ট বন্ধ হৈ যোৱাৰ ফলত শিক্ষাৰ্থীসকলক মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠাতেই সাময়িকভাৱে থকাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে আৰ্যভট্ট মহাবিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলক সাময়িকভাৱে থকাৰ ব্যৱস্থা কৰাৰ বাবে আজি সকলো পাঠদান বাতিল কৰা হৈছে। উল্লেখ্য যে সত্য নিকেতন অঞ্চলত কালি বিয়লি এটা কেইবামহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত ছজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে স্থানীয় লোকৰ সৈতে সোধা পোছাৰ অন্তত প্ৰকাশ কৰা মতে অট্টালিকাটো প্ৰায় 40-50 বছৰ পুৰণি আছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোৰ তলৰ ভাগত মেৰামতিৰ কাম চলি আছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই ঘটনাত শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দোহাৰ পৰা অহা দুজন যাত্ৰীৰ পৰা প্ৰত্নতাত্বিক তাৎপৰ্য থকা 484টা ৰূপৰ মুদ্ৰা আৰু এটা সোণৰ মুদ্ৰা শুল্ক বিভাগে জব্দ কৰিছে। বিভাগৰ আনুষ্ঠানিক বিবৃতি অনুসৰি যোৱা 2 ছেপ্টেম্বৰত যাত্ৰী দুজনক শুল্ক বিষয়ে আটক কৰে। তেওঁলোকৰ সামগ্ৰী পৰীক্ষা কৰি 47 লাখ টকাৰ প্ৰায় 21 কিলোগ্ৰাম সোণ আৰু ৰূপৰ মুদ্ৰা উদ্ধাৰ কৰি জব্দ কৰা হয়। উদ্ধাৰ হোৱা ৰূপৰ মুদ্ৰাবোৰত প্ৰত্নতাত্বিক তাৎপৰ্য থকা বুলি ভাৰতৰ প্ৰত্নতাত্বিক জৰীপৰ দ্বাৰা প্ৰকাশ পাইছে। 1962 চনৰ শুল্ক আইনৰ 110 ধাৰাত সামগ্ৰীসমূহ জব্দ কৰি অধিক তদন্ত অব্যাহত আছে বুলি বিভাগে জানিবলৈ দিয়ে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ ব্যক্তিগতকৰণ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত প্ৰতিষ্ঠানটোৱে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ইছৰোৱে কয় যে প্ৰতিষ্ঠানটোক ব্যক্তিগতকৰণ কৰা নহয় আৰু ইয়াৰ গুৰুত্বও কমি নাযায়। বিবৃতিত লগতে কোৱা হৈছে যে মহাকাশত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ লক্ষ্য হৈছে ইছৰোৱে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পৰৱৰ্তী প্ৰজন্মৰ ওপৰত আৰু অধিক শক্তিশালীভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম কৰা। আনহাতে উদ্যোগে পৰিপক্ক প্ৰযুক্তি আৰু সামৰ্থ্য বৃদ্ধি কৰে। ইছৰোৱে কয় যে মহাকাশ খণ্ডৰ সংস্কাৰৰ লক্ষ্য হৈছে ভাৰতীয় মহাকাশ পৰিৱেশতন্ত্ৰৰ বৃহৎ, শক্তিশালী আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ব্যৱস্থা গঢ়ি তোলা। সেয়েহে সংস্কাৰসমূহক ব্যক্তিগতকৰণৰ পৰিৱৰ্তে পৰিৱেশতন্ত্ৰ সম্প্ৰসাৰণ আৰু সামৰ্থ্য বৃদ্ধি হিচাপেহে চাব লাগে। ভাৰতৰ ঔদ্যোগিক আৰু প্ৰযুক্তিগত সামৰ্থ্যৰ বৃদ্ধিৰ কথা লক্ষ্য কৰি ইছৰোৱে কয় যে ইয়াৰ ফলত বৃহৎ পৰিসৰৰ উৎপাদন, বাণিজ্যিকীকৰণ, উদ্ভাৱন আৰু বিশ্ব বজাৰত প্ৰৱেশ সম্ভৱ হৈ উঠিব। ইছৰোৱে লগতে কয় যে এই পদক্ষেপৰ দ্বাৰা পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি আৰু অভিযানৰ বাবে অধিক সম্পদ আৰু বৈজ্ঞানিক জনশক্তি নিয়োজিত হ'ব। আনহাতে বহল পৰিৱেশতন্ত্ৰই সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় বিনিয়োগ, উৎপাদন ক্ষমতা আৰু পৰিসৰ প্ৰদান কৰিব। ভাৰতৰ স্বাত্বিক চাইৰাছ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত চীনৰ হি জিং টিং আৰু ৰেন জিয়াং ইউক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছত খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটী হিচাপে বিবেচিত হয়। স্বাত্বিক চাইৰাছ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 750 খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপৰ খিতাপ দখল কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। নতুন দিল্লীর চৈত্য নিকেতন এলাকাত অট্টালিকা খহি পড়া ঘটনায় দিল্লীর মুখ্যমন্ত্রী রেখা গুপ্তাই দণ্ডাধীশ পর্যায়ের তদন্ত নির্দেশ দিয়েছে। দুর্ঘটনায় মৃত্যু হওয়া লোকের সংখ্যা ছয়লৈ বৃদ্ধি হয়েছে। ইস্যর ব্যক্তিগতকরণ সন্দর্ভত একাংশ সংবাদ মাধ্যমত প্রকাশ হওয়া বাতৰি ভুয়া বলে সংস্থাটোৱে স্পষ্টীকরণ দিছে। আর সত্বিক সাইরাস জানকী রেড্ডি আর চিরাগ চেট্টির যুগে চেংচেনত অনুষ্ঠিত চাইনা মাস্টার্স ব্যাডমিন্টন প্রতিযোগিতার পুরুষ ডাবলসর খিতাপ গ্রহণ করেছে। আমার এটার বাতরি ইমানে, পরবর্তী আঞ্চলিক বাতরি 7:55 শুনবেন পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনাৰী অফিচাৰ, ব্লক ভেটেৰিনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী আৰু ডিপ্লমা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। ডঃ শৰ্মাই পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে।
1: অসম চৰকাৰে আমাৰ দেশৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰথমবাৰৰ বাবে কেন্সাৰ ট্ৰিটমেণ্টৰ সহায়ক হোৱাকৈ প্ৰটন বীম থেৰাপী কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপনৰ সিদ্ধান্ত লৈছে। এই প্ৰটন বীম থেৰাপীৰ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে 600 কোটি টকাৰ ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ সমগ্ৰ বিশ্বত 100টাতকৈও কম প্ৰটন বীমৰ চেণ্টাৰ আছে, ভাৰতত 2টা আছে আৰু তৃতীয় চেণ্টাৰ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অহা 3টা বছৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব।
0: অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.inৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গঁড়, নাহৰফুটুকী আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী, পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি শ্ৰীমল্ল বৰুৱাই প্ৰকাশ কৰে। তেওঁ কয় যে লোক নিৰ্মাণ বিভাগে মুঠ 536 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনমতে 2026 চনৰ 1 জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আপোনালোকে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ জয়া বৰুৱা কলিতা।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে সামৰা হল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ, অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ, বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী ছাফাৰী আৰু

0: গৱেষণাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰৰ প্ৰকাশ। বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান আৰু সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ জুটিৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে মই পুলক গগৈ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰেঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী আৰু ডিপ্লমা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যৰ মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। ডঃ শৰ্মাই পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে।
1: অসম চৰকাৰে আমাৰ দেশৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰথমবাৰৰ বাবে কেন্সাৰ ট্ৰিটমেণ্টৰ সহায়ক হোৱাকৈ প্ৰটন বিম থেৰাপী কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপনৰ সিদ্ধান্ত লৈছে। এই প্ৰটন বিম থেৰাপীৰ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে 600 কোটি টকাৰ ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ সমগ্ৰ বিশ্বত 100টাতকৈও কম প্ৰটন বিমৰ চেণ্টাৰ আছে। ভাৰতত 2টা আছে আৰু তৃতীয় চেণ্টাৰ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অহা 3টা বছৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব।
0: অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়।
2: At the state level, the expansion of healthcare infrastructure in Assam since 2021 has been remarkable. The number of medical colleges in Assam has more than doubled, 7 in 2021, and today it is 15. Another 9 medical colleges are currently under construction. For the first time, Assam maternal mortality rate is below the national average. That is another milestone that you have achieved. Inaugurated by our Honorable Prime Minister Sriman Narendra Modi ji in April 2023, AIIMS Guwahati started functioning as the first AIIMS of the entire Northeast. That is another milestone. Assam has pioneered a 3-tier cancer care network across the state. I have been informed that Assam is also setting up the first proton beam therapy center for advanced cancer treatment. I appreciate and congratulate the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma ji, and his entire team for taking such initiatives in improving the healthcare facilities in Assam.
0: উপ ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছোছোথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইনে সংগ্ৰহালয় আৰু যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দমিপলু মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গড়, নাহৰফুটুকী আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী আৰু পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি শ্ৰী মল্লবৰুৱাই প্ৰকাশ কৰে। তেওঁ কয় যে লোকনিৰ্মাণ বিভাগে মুঠ 534 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.in ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী আৰু দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ কথা। কাইলৈ শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ চিচিডঙানীৰ মেৰাচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়। মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ মধ্য চিচিংটঙানী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জলডোবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপত্ৰ প্ৰদান, পূৰ্বৰ গাঁওসভাৰ জৰিয়তে দিয়া ম্যাদী পট্টাৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগুকে ধৰি মিচিং জাতীয় দল সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ SIR সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ 1 জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে 10,06,962 মহিলা, 9,53,350 পুৰুষ আৰু 308 তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয় যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে 1056। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে খচৰা ভোটাৰ তালিকাত মুঠ 56,871 ভোটদাতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুঠ 30,650 ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ 1,58,670 ভোটদাতাৰ গণনা পত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী তথা জাগিৰোডৰ

0: বিধায়ক পীযুষ হাজৰিকাই কালি জাগীৰোড চহৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে চহৰখনত নতুনকৈ গঢ়ি তোলা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰেলৱে উৰণহেতুৰ ষ্ট্ৰীট লাইট, ডাষ্টবিন আৰু ৰাজহুৱা প্ৰস্ৰাৱগাৰ মুকলি কৰে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীহাজৰিকাই কয় যে অনাগত দিনত অঞ্চলটোত অন্যান্য কল্যাণকামী প্ৰকল্প ৰূপায়ণৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জাগীৰোড সমষ্টিত ৰাজ্যৰ অন্যতম উন্নত সমষ্টি হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত বহমপুৰৰ বিধায়ক জিতু গোস্বামী আৰু মৰিগাঁৱৰ আয়ুক্ত সৃষ্টি সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে শেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত চীনৰ হি জিটিং আৰু ৰেন জিয়াং ইউক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছৰ খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটী হিচাপে বিবেচিত হয়। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 715ৰ খিতাপ দখল কৰাৰ লগতে থাইলেণ্ড অপেনৰ ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ হৈছিল। 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়াসংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক 3-2 ব্যৱধানত পৰাস্ত কৰে। পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলী ভিত্তিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত কালি অনুষ্ঠিত চূড়ান্ত খেলত পল' এফ চিয়ে কাৰ্পুনপুলি এফ চিক 1-0 পৰাস্ত কৰে। তৰুণ ক্লাবৰ 75 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতাত 20টা দলে অংশগ্ৰহণ কৰিছিল। মৰিগাঁৱৰ ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যজ্ঞৰাম নাথৰ যোৱা নিশা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। বিভিন্ন সামাজিক সাংস্কৃতিক কামৰ সৈতে জড়িত থকা যজ্ঞৰাম নাথ আকাশবাণী গুৱাহাটীৰ আবেলিৰ বেলি শীৰ্ষক এটা অনুষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমুৱা অৱলোকন আগবঢ়াইছে মঞ্জিৎ গগৈয়ে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কালি গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। বিয়লি তেওঁ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। দি চেণ্টিনেল কাকততো একেটা বাতৰিকেই প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। অৰুণাচলৰ হিমবাহ হ্ৰদ খহিলে অসমতো নেপাল সদৃশ প্ৰলয়ংকাৰী বান পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাৰে আমাৰ অসম কাকতে আছুতীয়াকৈ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নাজিৰাত কালি ৰাইজৰ দলৰ পৃষ্ঠপোষকতাত বান সাহায্যৰ পৰা বঞ্চিত বানপীড়িতৰ উপস্থিতিত গণ সমাৱেশৰ আয়োজন কৰা বাতৰিটোৱে দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। একেটা বাতৰিকেই অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম নাজিৰাত হেজাৰ হেজাৰ বঞ্চিত বৰ্ণাঢ্য বিক্ষোভ। গোৱাৰ এটা অনুষ্ঠানত কালি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে 3 বছৰত ভাৰতক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি ঘোষণা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বিজেপিয়ে কেইবাখনো ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী মন্ত্ৰীসভাত 17খন নতুন মুখৰ অন্তৰ্ভুক্তি কৰিবলৈ যুঁজা চলাইছে বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ। অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰথম বীন থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰী প্ৰকাশ। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। আৰু বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 11 বজাত শুনিবলৈ পাব।

0: ভূমিৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক ভূপেন হাজৰিকা, উষা মংগেশকাৰ আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ ভূপেন হাজৰিকাৰ, ছবি চামিলি মেমচাব।
1: ঝিকি ঝাকি যাও ওগি যাও ঝিকি ঝাকি যাও ঝিকি ঝাকি যাও ওগি যাও ঝিকি ঝাকি যাও ঝিকি ঝাকি যাও ওগি যাও ঝিকি ঝাকি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এ আৰ ৰহমান, শ্ৰীনিবাস আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰেটি গীত ছবি লগান, গীতিকাৰ জাভেদ আখতাৰ, সুৰকাৰ এ আৰ ৰহমান।

ৰূপালিধ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো জাভেদ আখতাৰ ৰচিত আৰু এ আৰ ৰহমান সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে এ আৰ ৰহমানে। ছবি যোধা আকবৰ।

আপোনালোকে ৰূপালী ঠ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক মঞ্জোৎস্না গোস্বামীৰ কণ্ঠৰ এটি গীত, ছবি সপোন।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো ইলা বোস আৰু জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত, ছবি লতিখতি, গীতৰ ৰচনা আৰু সুৰ ভূপেন হাজৰিকাৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সুনন্দা থাওনাউজম, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিজয় কুমাৰ বৰ্মা, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা, ধ্ৰুৱজ্যোতি বৰ্মন, শেখ আব্দুল্লাহ আহমেদ, আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতি মালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হেমন্ত দত্তৰ।

গীতিমালিকা গীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মিহিৰ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

আপোনালোকে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কেশৱ দত্ত ৰচিত এটি গীত তৰুলতা দেৱীৰ কণ্ঠত, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনো আহক আৰিফুল হকৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা আব্দুল কাদিৰ আহমেদৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
1: অনুৰাগ মোৰ গীত,
2: আলাপ অনুৰাগ,
1: আভৰণ মোৰ সুৰৰ মোৰ তনা,
2: আকাশবাণী।

0: গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere।
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: অগ্নিযুগৰ গান।
4: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 ৰ পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: কালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠিমান মন পৰসা অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই শ্ৰুতি আৰু মোৰ সৈতে আছে প্ৰাণজিৎ।

প্রিয় শ্রোতা, এইখিনিতেই জানো শোনা হওক কি কি অনুষ্ঠানেৰেনো সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান আগবঢ়োৱা হ'ব 5:55। প্ৰজ্ঞানজ্যোতি ভূঞাৰ কথিকা শ্ৰীমন্ত শংকৰদেৱ আগবঢ়োৱা হ'ব 6:10। 6:30 বৰগীত শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব যুৱ আবৃত্তিৰ অনুষ্ঠানটি। অতিথি হিচাপে উপস্থিত থাকিব উদীয়মান কবি মৃতুল কুমাৰ দাস আৰু উদীয়মান গল্পকাৰ শিল্পী শিখা বৰা। ভায়লিন বাদন প্ৰচাৰ কৰা হ'ব 7:50। আৰু 8:00 যুৱ আবৃত্তিৰ অনুষ্ঠানটি আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

এইখিনিতে জানোচোনাও কি অনুষ্ঠানেৰে সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 ৰিয়া দেৱীৰ কথিকা ডঃ ভূপেন হাজৰিকা আৰু তেওঁৰ গীতত বুঢ়ালৈত শুনিবলৈ পাব। পিয়াচী সেনগুপ্তাৰ কণ্ঠৰ ভজন 6:30 প্ৰচাৰ কৰা হ'ব। 7:20 সুধাকণ্ঠৰ সান্নিধ্য সৌৰভ শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি শুনিবলৈ পাব যুগুতাই আগবঢ়াব ভাৰ্গৱ কলিতা আৰু ঝৰণা ভৰালী। ৭:50 ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে সমন্বয় তীৰ্থ জালুকবাৰী আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশেষ অনুষ্ঠানৰ এটি অনাতাঁৰ প্ৰতিবেদন আগবঢ়োৱা হ'ব যুগুতাই আগবঢ়াব মৰমী দেৱী আৰু প্ৰাণজিৎ প্ৰীতম কলিতাই। এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ডঃ ভূপেন হাজৰিকাৰ কেইটিমান গীতেৰে। ডঃ ভূপেন হাজৰিকা অসমৰ এগৰাকী কিংবদন্তী শিল্পী, গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক আৰু কবি আছিল।

0: তেওঁ কেৱল অসমীয়া সংগীতক সমৃদ্ধ কৰাই নহয়, তেওঁৰ সৃষ্টিৰ জৰিয়তে অসমৰ সংস্কৃতি আৰু মানৱতাৰ বাণীক সমগ্ৰ ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছিল। 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাৰ শৈশৱৰ পৰাই সংগীতৰ প্ৰতি গভীৰ আগ্ৰহ আছিল। তেওঁৰ গীতত অসমৰ মাটি, মানুহ, ব্ৰহ্মপুত্ৰ, প্ৰকৃতি, প্ৰেম, সামাজিক বৈষম্য আৰু মানৱতাৰ কথা গভীৰভাৱে প্ৰকাশ পাইছে। প্ৰিয় শ্ৰোতা, শুনোচোন হওক ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।
1: বানপানীৰ আৰু শেষ নাই, অসমত প্ৰতি বাৰিষা হাজাৰ হাজাৰ খেতিয়কৰ পথাৰ বুৰি যায়। হুদুৱে ভেটি মাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায়, ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

মোৰ বিপ্লৱী পুত্ৰ যেতিয়া মৃতদেহৰ ৰূপত ঘৰলৈ উভতি আহে, তেতিয়া সীতাৰ কাষত মই গৰ্বিত পিতাৰূপে নিচুকনি গীতহে গাব পাৰোঁ। অকণ ঘৰলৈ আহিলে

0: প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ কেইটিমান গীতেৰে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে মানৱতাবাদ। জাতি, ধৰ্ম, বৰ্ণৰ সীমা অতিক্ৰম কৰি মানুহক মানুহ হিচাপে ভাল পোৱাৰ বাৰ্তা তেওঁৰ বহু গীতত পোৱা যায়। সমাজৰ বৈষম্য, দৰিদ্ৰতা, অন্যায় বিৰুদ্ধেও তেওঁৰ গীতে মানুহক সচেতন কৰিছে। ভূপেন হাজৰিকাৰ বহু গীতত ব্ৰহ্মপুত্ৰ এক বিশেষ প্ৰতীক হিচাপে আহিছে। নদীখনৰ সৈতে অসমৰ মানুহৰ জীৱন, স্মৃতি আৰু আৱেগক তেওঁ সংগীতৰ মাজেৰেই এক অনন্য ৰূপ দিছে। সেইবাবে তেওঁৰ গান শুনিলে কেতিয়াবা এনে লাগে যেন গানৰ সুৰৰ মাজতে নিজৰ মাটিৰ গোন্ধ অনুভৱ কৰিব পাৰি।
1: স্বকীয় ৰূপ লৈ বহাগ্ন আহি কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী।

প্ৰিয় শ্ৰোতা, গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজ্যচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কানন গ শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 379টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহা নিৰিখ মাহে 60,000 টকাৰ পৰা 1,80,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনাৰী অফিচাৰ, ব্লক ভেটেনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী আৰু ভেটেনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। প্ৰিয় শ্ৰোতা, শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

আছিল কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম কথাষাৰীত। ভগৱানক বিশ্বাস কৰিলেও তেওঁৰ ধৰ্মৰ নামত বলিবিধান, জাত পাতৰ বিভাজন আৰু মূৰ্তি পূজাত বিশ্বাস নকৰিছিল। আনকি আদিতে শাক্ত আৰু বলিবিধানত বিশ্বাস কৰা মাধৱদেৱো শংকৰদেৱৰ যুক্তি আৰু দৰ্শনত মুগ্ধ হৈ তেওঁ ভক্তিৰ আদৰ্শত ব্ৰতী হৈছিল। কিন্তু ধৰ্ম আৰু জীৱন দৰ্শনৰ উপৰিও শংকৰদেৱৰ অভাৱনীয় বহুমুখী প্ৰতিভাৰ প্ৰকাশ পাইছিল। তেওঁৰ সাহিত্য, আধ্যাত্মিক আৰু দৰ্শন, গীতমাত, গায়ন বায়ন, সূত্ৰধাৰ, ভাওনা, ছবি অঁকা আদি কলাৰ মাজেৰে শংকৰদেৱে অসমত যি নৱবৈষ্ণৱ ধৰ্ম বা ভক্তি ধৰ্মৰ পৰম্পৰা প্ৰতিষ্ঠা কৰিলে সেয়া ভাৰতীয় হিন্দু ধৰ্মৰ ঐতিহ্যৰেই এটি ধাৰা। যদিও শ্ৰীমন্ত শংকৰদেৱে ভাৰতীয় ধৰ্ম সাধন মাৰ্গৰ জটিলতা পৰিহাৰ কৰি ভাগৱতৰ কৃষ্ণকে আদৰ্শ পৰম পুৰুষ, পৰম দেৱতাৰূপে তেওঁক গ্ৰহণ কৰিছে। কেৱল কৃষ্ণ নাম কৃষ্ণতেই আত্মসমৰ্পণ কৰিছিল। সেই সময়ৰ বিভিন্ন জটিলতাৰ মাজত অতি সৰল আৰু সহজ ধৰ্মপন্থা আছিল। এই পন্থা বাস্তৱ জীৱনত কাম কৰি পৰিয়ালসহ জীৱন যাত্ৰা কৰা জনসাধাৰণৰ বাবে আছিল এক পৰম শক্তি। কেৱল সেয়াই নহয়, সকলো জনগোষ্ঠী এক হৈ উচ্চ নীচ ভেদভাৱ দূৰ কৰি সকলো কৃষ্ণময় হোৱাৰ এক আদৰ্শ। সৰ্বভাৰতীয় নৱবৈষ্ণৱ আন্দোলনৰ পটভূমি বিচাৰ কৰিলে দেখা যায়, ভাৰতীয় ঐতিহ্যৰ পৰা ললেও শংকৰদেৱে নিজৰ মৌলিক উদ্ভাৱন শক্তিৰে ভক্তি ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্মক এক নতুন মাত্ৰা প্ৰদান কৰিলে। এই নতুন যাত্ৰাত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। সেইবাবে শংকৰদেৱক ভাৰতৰ বিভিন্ন পণ্ডিত, দাৰ্শনিক আৰু ঐতিহাসিকে আজিও অভিনৱত্ব দেখা পাই আহিছে। সেয়েহে সেই সময়ৰ ভাৰতীয় সমাজ সংস্কাৰ কৰা আন মহান ব্যক্তিসকলতকৈ শংকৰদেৱৰ স্থান ওপৰত বুলি কোৱা হয়। গুৰুজনাৰ ভক্তি ধৰ্মৰ অনন্য বৈশিষ্ট্যৰ উপৰিও ভাষা, সাহিত্য, সংস্কৃতি, সংহত কলা, সংগীত, নাটৰ সংযোজন আৰু সমাজৰ সমতা স্থাপনৰ উদাৰ নৈতিক দৃষ্টিভংগীৰে এখন সমাজ গঢ়া শংকৰদেৱৰ বাহিৰে এতিয়ালৈকে অসম ভূমিত পুনৰ জন্ম হোৱা নাই। কাব্যপুথি কীৰ্তনকে আৰম্ভ কৰি নাটক, গীত, বৰগীত, ভক্তিৰ তত্বৰ গ্ৰন্থ, অনুবাদ সাহিত্যৰ মৌলিক অৱদানে অসমীয়া সাহিত্য প্ৰৱাহক যি গতি প্ৰদান কৰিলে, আজিও সেই গতিৰে অসমীয়া সাহিত্য বিশ্ব দৰবাৰলৈ আগবাঢ়ি গৈছে। শংকৰদেৱৰ অবিহনে অসমীয়া ভাষাই গতিশীলতা নাপালেহেঁতেন। শংকৰদেৱে পূৰ্বকবি অপ্ৰমাণীৰ পৰা যি এক ভাষাৰ ঐতিহ্যৰ জ্ঞান লাভ কৰিছিল, সেই ভাষাকে তেখেতে সকলো প্ৰকাৰৰ প্ৰকাশিকা শক্তিৰে এক নতুন গতি প্ৰদান কৰি আগুৱাই নিলে। ভাৰতৰ ধৰ্মীয় নৱজাগৰণৰ সময়তে ভাৰতৰ উত্তৰ পূব প্ৰান্তত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল। তাৰ আগচোৱাত তেওঁ বিভিন্ন তীৰ্থস্থান পৰিদৰ্শন কৰি নানা শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু অনেক বিশিষ্ট লোকক সাক্ষাৎ কৰিছিল। তেওঁ শংকৰাচাৰ্যই প্ৰৱৰ্তন কৰা ব্ৰহ্মবাদ আৰু অদ্বৈত্যবাদৰ বিপৰীতে তেওঁৰ শিষ্য ৰামানুজ স্বামীৰ বিশিষ্ট দ্বৈত্যবাদ গ্ৰহণ কৰিছিল। শংকৰদেৱ উদাসীন নাছিল। জাগতিক সকলো কৰ্ম সম্পাদন কৰি নিৰাসক্ত হৈ তেওঁ জীৱমুক্তিৰ পথৰ সন্ধান কৰিছিল। তেওঁ বুজি উঠিছিল আধ্যাত্মিক উন্নতি লাভ কৰিবলৈ গৃহ সংসাৰ ত্যাগৰ প্ৰয়োজন নাই, সংসাৰী হৈও ঈশ্বৰ প্ৰাপ্তিৰ দিশত আগবাঢ়িব পাৰি। শংকৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তি ধৰ্মই ভিন ভিন ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটিমাথোন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তি ধৰ্মই হ'ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ নীচ, ধনী দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব। তীৰ্থ ভ্ৰমণ কৰাৰ কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তিতত্বৰ পৰম জ্ঞানেৰে সৰ্বসাধাৰণ মানুহখিনিৰ মাজত নাম ধৰ্ম প্ৰচাৰ কৰি মানুহক মুখ্য লাভৰ সহজ পথৰ সন্ধান দিলে। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত একশৰণ ভাগৱতী বৈষ্ণৱ নাম ধৰ্মৰ খুঁটি পুতিলে। শংকৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নাম ধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। শংকৰদেৱে ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰিছিল সাধাৰণ মানুহৰ আধ্যাত্মিক সান্তনা আৰু সামাজিক উন্নতিৰ বাবে। শংকৰদেৱে প্ৰচাৰ কৰা এই মূল আধাৰ হ'ল দ্বাদশ স্কন্ধ ভাগৱত গ্ৰন্থ। এই ধৰ্মত ক্ৰিয়াকাণ্ডৰ ব্যয়বহুলতা, বলিবিধান, যাগযজ্ঞ, পূজা পাতল,
মূৰ্তি উপাসনা আদি নাই।

0: এক দেৱ এক সেৱ এক বিনে নাই কেৱ, অৰ্থাৎ কায়মনো বাক্যহৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰা। অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ অৱদান লেখত ল'বলগীয়া আছিল। তেওঁ আছিল একেধাৰে কবি, নাট্যকাৰ, তত্ত্বমূলক গ্ৰন্থ প্ৰণেতা। শংকৰদেৱৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, কীৰ্তন ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ, দ্বাদশ স্কন্দৰ অনুবাদ, অজামিল উপাখ্যান, বালিচলন, নিবি নৱসিদ্ধ সংবাদ, অনাদিপাতন, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, গুণমালা, উত্তৰাকাণ্ড ৰামায়ণ, অমৃত মন্থন, গজেন্দ্ৰ মুখখন, কুৰুক্ষেত্ৰ, পত্নীপ্ৰসাদ, কালীয় দমন, ৰাসক্ৰীড়া, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয় আদি। বৰগীত ভতিমা, তুতয়, চপয় আদিও তেওঁৰ উল্লেখযোগ্য ৰচনা। শংকৰদেৱে অসমৰ নাট আৰু অভিনয়ৰ পাতনি মেলে ভগৱানৰ লীলা সম্বলিত এই নাটবোৰৰ জৰিয়তে। এই নাটবোৰ ৰচনা কৰি তেওঁ অভিনয়ৰ ব্যৱস্থা কৰিছিল। তেওঁ প্ৰথমতে চিহ্নযাত্ৰা নামেৰে নাট লিখি তাত অভিনয় কৰি জনসমাজক অভিনয়ৰ সোৱাদ দিছিল। এই নাটকত সাত বৈকুণ্ঠৰ পদ আঁকি লক্ষ্মীসহ সাতজন বিষ্ণু পৰিষদ সহ দেখুওৱা হৈছিল। তেওঁ ৰচনা কৰা নাটবোৰ অংকীয়া নাট নামেৰে জনাজাত হৈছিল। সংস্কৃত নাটকৰ লগত ইয়াৰ কিছু মিল থাকিলেও থলুৱা উপাদান আৰু ভাৰতৰ অন্য প্ৰান্তৰ নাট্যানুষ্ঠানৰ উপাদান মিহলি। এই নাটকত শ্লোক, গীত, কথা, সূত্ৰ, চৰিত্ৰ, সংলাপ এইকেইটা উপাদান থাকে। এই উপাদানকেইটাৰ ভিতৰত গীতৰ প্ৰভাৱেই সকলোবোৰতকৈ বেছি। এইকাৰণে অংকীয়া নাটবোৰক গীতিনাট্যও বুলিব পাৰি। এই নাটবোৰৰ ভাষা ব্ৰজাৱলী। এই নাটকত প্ৰথম গদ্যৰ ব্যৱহাৰ কৰা হয়। নাট অভিনয়ৰ উপৰিও নৃত্যগীতৰ দিশলৈও তেওঁৰ অৱদান অতি উল্লেখযোগ্য। অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান অপৰিসীম। অসমৰ জাতীয় সংহতিত তেওঁৰ এক বিশিষ্ট ভূমিকা পালন কৰে। পুৰণি অসমৰ ইমূৰৰ পৰা সিমূৰ ভ্ৰমণ কৰি সহজ সৰল ধৰ্মৰ জোলেৰে তেওঁ বিভিন্ন জাতিসত্তাৰ মাজত ঐক্য আৰু সংহতি স্থাপন কৰে। কিৰাত, কছাৰী, খাচী, গাৰু, মিৰি আৰু সকলোৱে একশৰণ নাম ধৰ্ম গ্ৰহণ কৰি অসমীয়া জাতিসত্তাৰ লগত একত্ৰিত হৈ পৰিছিল। অসমীয়া জাতিক এনেদৰে সবল কৰি তোলাৰ লগতে তেওঁ সু সংস্কৃত কৰি তুলিবলৈ প্ৰয়াস কৰিছিল। এই উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা নামঘৰবোৰৰো অৱদান উল্লেখযোগ্য। অভিনয়ৰ যোগেদি জাতিৰ প্ৰাণস্পন্দন বৰ্তাই ৰাখিবলৈ তেওঁ প্ৰয়াস কৰিছিল। ভাৰতীয় ধৰ্মশাস্ত্ৰবোৰৰ সৰল অসমীয়া অনুবাদ আৰু তাৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰি সকলো মানুহকে উচ্চ জীৱনধাৰাৰ প্ৰতি তেওঁ আকৰ্ষিত কৰিছিল। অসমীয়া জাতিক একোডাল সূতাৰে বান্ধি শংকৰদেৱে যি সবল জাতি গঠনৰ কথা চিন্তা কৰিছিল, সেই আদৰ্শ আজিও অসমৰ জাতীয় জীৱনৰ পৰা হেৰাই গৈছে। শংকৰদেৱৰ আদৰ্শাৱলীৰ ৰূপায়ণেৰেহে পুনৰ অসম সবল জাতিৰূপে পৰিগণিত হ'ব পাৰিব।
1: প্ৰিয় শ্ৰোতা, প্ৰজ্ঞানজ্যোতি ভূঞাৰ কথিকা শ্ৰীমন্ত শংকৰদেৱ শুনিলে।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।

ঘৰটি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওর ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটি সর্বক্ষণ সর্বত্র আপনার হৈতে।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ডলি দেৱী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি

0: মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহান জনায়। শিক্ষা ক্ষেত্ৰৰ উপৰি অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপ ৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকা বলুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কোটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নামসিঙৰে উপ ৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 Years of Wandering Songs আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান মানসিকতা আৰু সময় উপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপ ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপ ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হৈছে। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। ইম্ফলত তেওঁ মাইৰংস্থিত IMA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দয়ি পল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত থাকে। মন্ত্ৰীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেল সম্বোধন কৰে। বৈঠকত চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027 বৰ্ষৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ'ব। পৰৱৰ্তী 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা প্ৰদূষণকাৰী কাৰখানা, শিলভগা মিল, ইটাভাটা, সেউজ কৰ দিব লাগিব।
1: আমি প্ৰতি বছৰে ৰাজ্যত খেল মহাৰণ অথবা সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰো ইন অল্টাৰনেটিভ ইয়াৰ্ছত। যোৱা বছৰ আমি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছিলো আৰু সেইবাবে এইবাৰ আমি ৰাজ্যত খেল মহাৰণ অনুষ্ঠিত কৰিম। সাধাৰণতে খেল মহাৰণত আমি 13 বছৰৰ ওপৰৰ আৰু আপ টু 60 ইয়াৰ্ছলৈকে

0: আমাৰ বিভিন্ন প্ৰতিযোগিতাত আমাৰ ৰাইজে বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে।
1: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক ডলী দেৱীৰ পৰা।
2: নিৰ্বাচন আয়োগে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন, 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন, 6 অক্টোবৰত ভোটগ্ৰহণ আৰু 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। জিলা সমিতিৰ উদ্যোগত আয়োজিত বৈঠকত নিৰ্বাচনী প্ৰস্তুতি তথা তৃণমূল পৰ্যায়ৰ কাম কাজ পৰ্যালোচনা কৰা হয়। আনহাতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ EVM গুদামঘৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত EVM আৰু VVPATৰ সুৰক্ষিত সংৰক্ষণ, CCTV নিৰীক্ষণ ব্যৱস্থা, প্ৰৱেশ নিয়ন্ত্ৰণ আৰু দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণসহ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সুৰক্ষা ব্যৱস্থা বজাই ৰাখি সমাগত উপ নিৰ্বাচন সুচাৰুৰূপে সুৰক্ষিতভাৱে আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডে স্বচ্ছ বায়ু সৰ্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে এই সন্মানে গাঁওখনৰ লগতে ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে সেউজ আৱৰণ অটুট ৰখাৰ প্ৰচেষ্টা হিচাপে চৰকাৰে স্বচ্ছ বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। শ্ৰীবৰুৱাই কয় যে এনেধৰণৰ সাফল্যৰ জৰিয়তে সামূহিক অংশগ্ৰহণে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ প্ৰতিফলিত হয়। নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে আজি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰণ্য শইকীয়াই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত মনোজ কুমাৰ শিকাৰীয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। 2020ৰ অসম মেঘালয় কেডাৰৰ বিষয়া আৰণ্য শইকীয়াই ইয়াৰ পূৰ্বে কাৰ্বি আংলঙত জিলা আয়ুক্ত হিচাপে সফলভাৱে দায়িত্ব পালন কৰিছিল। জিলা আয়ুক্ত শ্ৰী শইকীয়াই গোঁসাইগাঁও জিলাৰ মহকুমাধিপতি হিচাপেও সেৱা আগবঢ়াইছিল। ইপিনে কলিয়াবৰ সমজিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাপে তেজছ অগ্নিহোত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাইলৈ শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
3: অসমীয়া জাতিৰ শিৰৰ মুকুত ভাৰত ৰত্ন সুধাকণ্ঠ সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ গীতৰ গভীৰতা আৰু বৈচিত্ৰ্যই অসমৰ সৌন্দৰ্য আৰু গৌৰৱৰ গাথা বিশ্বৰ সন্মুখত তুলি ধৰিছিল। ডঃ হাজৰিকাৰ গীতত অসমীয়া সমাজখনৰ লগতে প্ৰতিবেশী ৰাজ্যসমূহৰ জনজাতীয় সমাজখনো মূৰ্ত হৈ উঠিছিল। পাহাৰ ভৈয়ামৰ সংযোগৰ হাকুগঢ়োতা ডঃ হাজৰিকাৰ এই গীতটোৱে অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁক অধিক জনপ্ৰিয় কৰি তুলিছিল। কাষৰীয়া মেঘালয়ৰ জনসাধাৰণৰ সৈতে ডঃ হাজৰিকাৰ আছিল প্ৰাণৰ সম্পৰ্ক। শ্বিলঙৰ পৰা ৰাজধানী ভৈয়ামলৈ নামি অহাৰ পাছত প্ৰিয় মানুহৰ বুকুৰ খবৰ লবলৈ তেওঁৰ হেঁপাহ জাগিছিল। মনৰ খবৰ দিবলৈ, খবৰ লবলৈ নংপুলৈ যোৱাৰ কথাও তেওঁ গানেৰে গাইছিল।

নগাপাহাৰ আৰু অসমৰ সম্পৰ্ক যুগ যুগৰ, সেই সম্পৰ্ক তাহানিৰ গদাপাণী আৰু ডালিমিৰ সময়ৰে। আজিৰ আধুনিক গদাপাণী আৰু ডালিমিয়ে সেই মিঠা সম্পৰ্কক বৰ গুৰুত্ব নিদিলেও ডঃ হাজৰিকাৰ এই গীতে যেন সোঁৱৰাই পাহাৰ আৰু ভৈয়ামৰ মানুহৰ এনাজৰীডালৰ কথা।

0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ কাম কাজৰ লগতে কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাসমূহক আঁচনিসমূহ ৰূপায়ণৰ স্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ভি ভি জি ৰামজী আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণকে ধৰি গুৰুত্বপূৰ্ণ আঁচনিৰ জিলাভিত্তিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে স্বচ্ছ আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰে।
1: গোৱালপাৰা জিলাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত মাটিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসবাস কৰি থকা পৰিয়ালসমূহৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হয়। খাৰিজা পাইকান, খামাৰ মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জছৰদি আৰু টেঙাবাৰীকে ধৰি পাঁচখন ৰাজহ গাঁৱৰ মুঠ 73টা পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলোৱা হয়। খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু চৰকাৰৰ অনুমতি অবিহনে গৃহ নিৰ্মাণ তথা জলাশয়ৰ লগতে প্ৰাকৃতিকভাৱে বয় অহা পানীৰ পথ বন্ধ কৰাৰ অভিযোগত এই পৰিয়ালসমূহৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বুলি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জিলাখনৰ হাছিলা বিল, উৰ্পদ বিল আৰু কুমৰী বিলৰ লগতে বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত অঞ্চলক অতি শীঘ্ৰেই সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি দখলমুক্ত কৰাৰ চেষ্টা চলোৱা হ'ব। উল্লেখযোগ্য যে কৃষ্ণাইৰ চাব্ৰাঘাট ভূমি সংৰক্ষণ সমিতি নামৰ সংগঠনটোৱে মাটিয়া ৰাজচক্ৰৰ বিভিন্ন এলেকাত মধ্যভোগীৰ জৰিয়তে দৰং, বিলাচীপাৰা, কলগাছিয়া, ধুবুৰী, মানকাছৰ আদিৰ পৰা অহা একাংশ লোকে ভূমি ক্ৰয় কৰি বসবাস কৰা বুলি প্ৰশাসনক অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ, দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন, সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं करिश्मा राय। निर्वाचन आयोग ने असम की नागांव लोकसभा सीट पर उपचुनाव की घोषणा की है। इसके साथ ही तमिलनाडु और पश्चिम बंगाल की दो दो विधानसभा सीटों और पुद्दुचेरी की एक सीट पर उपचुनाव की घोषणा की गई है। आयोग ने बताया कि तमिलनाडु की मदुरंतकम और धरपुरम सीट, पश्चिम बंगाल की रजीनगर और नंदीग्राम सीटें तथा पुद्दुचेरी की थट्टन चावड़ी विधानसभा सीट पर मतदान होगा। लोकसभा और विधानसभा उपचुनाव की अधिसूचना बुधवार को जारी की जाएगी। नामांकन इस महीने की 16 तारीख तक दाखिल किए जा सकते हैं। मतदान 6 अक्टूबर को और मतगणना 9 अक्टूबर को होगी। गृहमंत्री अमित शाह ने आज गोवा पुलिस को प्रतिष्ठित राष्ट्रपति पुलिस ध्वज प्रदान किया। इस अवसर पर गृहमंत्री ने गोवा पुलिस की सेवा, व्यावसायिकता, साहस और अनुशासन की सराहना की।
3: 8 दशकों की गौरवशाली गोवा पुलिस की सेवा राष्ट्रपति जी के दिए हुए निशान के साथ देश भर की पुलिस की कतार में खड़ी है। ये गौरव जिन जिन राज्यों की पुलिस को मिला वो पुलिस के गौरवशाली इतिहास, साहस, अनुशासन और समर्पण के कारण ही राष्ट्रपति महोदय ने गोवा को प्रेसिडेंट कलर से सम्मानित करने का काम किया है।
2: समारोह गोवा के तलेगांव स्थित डॉक्टर श्यामा प्रसाद मुखर्जी इंडोर स्टेडियम में आयोजित किया गया। श्री शाह ने 1930 साइबर धोखाधड़ी

0: economy.
1: 8 दशकों की गौरवशाली
2: With 8 decades of glorious service, the Goa police now proudly joins the distinguished ranks of police forces across the country that have been honored with the president's color. This prestigious recognition is a testament to the Goa police's glorious history, professional excellence, courage, discipline and unwavering dedication to duty. It is in recognition of these exemplary qualities and its outstanding service to the nation that the honorable president has conferred the president's color upon the Goa police.
1: गोवा को प्रेसिडेंट कलर से सम्मानित करने का काम किया है
0: The Home Minister urged the force to take the lead in combating narcotics and work towards eliminating the menace by 2029. Mr. Shah also highlighted India's 7.8% GDP growth in the first quarter and its growing role in disaster relief and capacity building globally. Earlier in the day, Home Minister Amit Shah chaired the 28th meeting of the Western Zonal Council in Panaji. Delhi Chief Minister Rekha Gupta said the alleged owner of the building that collapsed yesterday in Satya Niketan has been arrested. In a social media post, the Chief Minister said five MCD officials, including the Deputy Commissioner, Superintending Engineer, Executive Engineer, Assistant Engineer and Junior Engineer have also been suspended with immediate effect. She said buildings with a fifth floor across Delhi have been ordered to be sealed immediately. The death toll in the Satya Niketan building collapse in New Delhi has reached 7. The search and rescue operation has completed at the site. All Indian Institute of Medical Sciences AIIMS in Delhi informed that a total of 12 victims were brought to the hospital. Of them, 6 died and 1 later succumbed to injuries. AIIMS added that 3 individuals who were rescued are in critical condition while 2 are stable. Of them, 1 has been discharged. The Election Commission today announced by-poll to Nagaon Lok Sabha seat in Assam. It has also announced assembly by-polls for 2 seats each in Tamil Nadu and West Bengal and 1 seat in Puducherry. The Commission said Madura Ratnakam and Dharapuram seats in Tamil Nadu, Rejinagar and Nandigram seats in West Bengal and Thattanchavadi assembly seat in Puducherry will go to polls. Notification for the Lok Sabha and assembly by-poll will be issued on Wednesday. The Indian Embassy in China has requested the families of Indian nationals who remain missing in the devastating mudslide and flash flood last month to submit DNA samples to assist in the identification process. The embassy in a statement said families willing to provide DNA information are requested to submit the relevant data in the internationally recognized CODIS format to the Embassy of India. Reigning world champion Sheetal Devi has confirmed a medal for India by storming into the women's compound individual final on the third day of the stage 3 of World Archery Para Series in Ahmedabad today. And that is the end of this news bulletin.
3: বাতৰিৰ সৈতে মই যদুমণি শইকীয়া এতিয়া প্ৰধান বাতৰিসমূহ হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMFৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লাৰ্কক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া গ্লোবেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026ৰ উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে তালেগাঁৱৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান আগবঢ়ায় ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে সংস্থাটোৰ ব্যক্তিগতকৰণৰ খবৰ অস্বীকাৰ কৰিছে আৰু লাক্সেমবাৰ্গৰ শক্তি আৰু পৰ্যটন মন্ত্ৰী লেক্স ডেলেছে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি চমুকৈ IMFৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লাৰ্কক সাক্ষাৎ কৰে বিত্ত মন্ত্ৰালয়ে জনোৱা মতে এই বৈঠকত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সম্পৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ভাৰতে IMFৰ দক্ষিণ এছিয়া আঞ্চলিক প্ৰশিক্ষণ আৰু কাৰিকৰী সহায়তা কেন্দ্ৰক আগবঢ়োৱা সহযোগিতাক উপ পৰিচালন সঞ্চালকগৰাকীয়ে প্ৰশংসা কৰে দুয়োপক্ষই অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লগতে সুস্থ অৰ্থনৈতিক নীতি সমৰ্থন কৰা আৰু আঞ্চলিক তথা বিশ্ব অৰ্থনীতিৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে

0: ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মাজত নিয়মীয়া যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈঠকতে ভাৰত আৰু বিশ্ব অৰ্থনীতিৰ ভৱিষ্যত আৰু ইয়াৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। ভাৰতৰ পৰিৱৰ্তিত অৰ্থনৈতিক বিকাশৰ ধাৰা আৰু বিশ্ব অৰ্থনৈতিক পৰিৱেশত চলি থকা পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়েও দুয়োপক্ষই আলোচনা কৰে। মন্ত্ৰালয়ে জনোৱা মতে নাইজেল ক্লাৰ্কে বৰ্তমানৰ পৰিস্থিতিত ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু স্থিতিস্থাপকতাৰ প্ৰশংসা কৰে। লগতে পশ্চিম এছিয়াৰ সংকটৰ পাছত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিত্তীয় ব্যৱস্থাপনা আৰু বিভিন্ন সহায় সহযোগিতাৰ শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া গ্লোবেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026ৰ উদ্বোধন কৰিব। GFF হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু প্ৰভাৱশালী বাৰ্ষিক বিত্তীয় প্ৰযুক্তি সন্মিলন। উল্লেখযোগ্য যে GFF 2026ৰ জৰিয়তে ডিজিটেল লেনদেন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত ভিত্তি কৰি সম্ভাৱনাৰ পৰা বাস্তৱ প্ৰভাৱৰ দিশে আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তিয়ে কেনেদৰে বিশ্বজুৰি নাগৰিক, উদ্যোগ আৰু অৰ্থনীতিৰ বাবে বিশ্বাসযোগ্য, সৰ্বাংগীন আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে তালেগাঁৱৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত আজি গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান আগবঢ়ায়। অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে গোৱা আৰক্ষীৰ সেৱাৰ মনোভাৱ, পেছাদাৰিত্ব আৰু অনুশাসনৰ প্ৰশংসা কৰে। আভ্যন্তৰীণ নিৰাপত্তা বৰ্তাই ৰখা তথা উপকূল সুৰক্ষা আৰু গোৱাৰ পৰ্যটন আৰু অৰ্থনীতি ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা গোৱাৰ আৰক্ষী জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহমন্ত্ৰী শ্বাহে গোৱাৰ আৰক্ষী বাহিনীক মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আৰু 2029 চনৰ ভিতৰত মাদক দ্ৰব্য সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে কাম কৰিবলৈ আহান জনায়। এই অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্ত, আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে সংস্থাটোৰ ব্যক্তিগতকৰণৰ খবৰ অস্বীকাৰ কৰিছে। আজি বাংগালুৰুত CII আয়োজন কৰা এখন বাণিজ্য মেলাত অংশগ্ৰহণ কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত ইছৰোৰ মুৰববীগৰাকীয়ে কয় যে ইছৰো হৈছে এটা চৰকাৰী সংস্থা আৰু এই সংস্থাটোৰ ব্যক্তিগতকৰণৰ কোনো প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। অৱশ্যে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি আৰু নতুন মহাকাশ নীতিৰ সৈতে সংগতি ৰাখি ব্যক্তিগত খণ্ড মহাকাশ কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি দেশখনক বিশ্বৰ ঔষধ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আন্তৰ্জাতিকভাৱে স্বাস্থ্যসেৱাৰ উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত কৰাৰ বাবে আহান জনায়। নতুন দিল্লীত ফাৰ্মামেটছ আৰু লেব নেক্সট 2026 উদ্বোধন কৰি শ্ৰীগোৱেলে স্বাস্থ্যখণ্ডৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে নতুন ঔষধ আৰু শেহতীয়া চিকিৎসা সৰঞ্জামৰ বিকাশৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে সৃষ্টি হোৱা সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ এই উদ্যোগটোৰ সৈতে জড়িত লোকসকললৈ আহান জনায়। শ্ৰীগোৱেলে দেশৰ বিকাশৰ যাত্ৰাত বৰঙণি যোগাবলৈ সকলো পক্ষলৈ আহান জনোৱাৰ লগতে সকলোৰে বাবে মানসম্পন্ন শিক্ষা, স্বাস্থ্যসেৱা আৰু সা সুবিধা সুনিশ্চিত কৰাৰ হকে কাম কৰাৰ পোষকতা কৰে। গৱেষণা, ঔষধ তথা চিকিৎসা খণ্ডৰ সা সৰঞ্জামসমূহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি শ্ৰীগোৱেলে এই খণ্ডত আত্মনিৰ্ভৰশীলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে যৌথ পদক্ষেপসমূহৰ লগতে ক্ৰেতা বিক্ৰেতাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজ্যসমূহৰ বৰ্ধিত অংশগ্ৰহণৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কাম কাজ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কাৰ্যপন্থা পৰ্যালোচনা কৰিবলৈ আয়োজিত এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অহা বছৰৰ মাৰ্চৰ পূৰ্বে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে অগ্ৰাধিকাৰ দিয়া আন্তঃগাঁথনিমূলক দিশসমূহ বিকশিত কৰি তোলাৰ কাৰ্যপন্থা আলোচনা কৰা হয়। বৈঠকত শ্ৰীচৌহানে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লক্ষ্যত উপনীত হ'বলৈ ৰাজ্য চৰকাৰসমূহৰ সক্ৰিয় অংশগ্ৰহণ তথা সঠিক সমৰ্থন লাভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ শক্তিশালী সমন্বয়, যথাসময়ত বিত্তীয় সমৰ্থন, আধুনিক আন্তঃগাঁথনি, যথেষ্ট জনবল আৰু জিলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা কাৰ্যপন্থাসমূহৰ সঠিক ৰূপায়ণৰ প্ৰয়োজন। ইয়াৰ জৰিয়তে কৃষক সম্প্ৰদায়সমূহ উপকৃত হোৱাৰ লগতে কৃষিখণ্ডত শেহতীয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পাৰি বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কেন্দ্ৰৰ সৈতে শক্তিশালী সমন্বয় থকা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰসমূহ গ্ৰামীণ উদ্যমিতা উদ্ভাৱন দক্ষতা বিকাশ তথা কৃষি প্ৰযুক্তি উপলভ্যতাৰ ক্ষেত্ৰত কাৰ্যকৰী মঞ্চ হিচাপে বিকশিত হৈ উঠিব। কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কাম কাজ সুচাৰুৰূপে ৰূপায়িত হোৱাটো সুনিশ্চিত কৰিবলৈ জনবল অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যসমূহে খালী হৈ থকা পদসমূহ সময়মতে পূৰ কৰা উচিত। বৈঠকত 2028 চনৰ ডিচেম্বৰৰ পূৰ্বে সকলো কৃষি বিজ্ঞান কেন্দ্ৰত ইনকিউবেচন তথা দক্ষতা কেন্দ্ৰ স্থাপনৰ সবিশেষ আলোচনা কৰা হয়। তদুপৰি বৈঠকত প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা ৰূপায়ণ কৰা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকাৰ বিষয়েও আলোচনা কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনবাড়ী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনবাড়ী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্যৰ তালিকা প্ৰস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। লাক্সেমবাৰ্গৰ অৰ্থনীতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ শক্তি আৰু পৰ্যটন মন্ত্ৰী লেক্স ডেলেছে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে জনোৱা মতে বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত চলি থকা সহযোগিতাৰ স্থিতি, ভৱিষ্যতৰ উন্নয়ন আৰু অধিক প্ৰতিষ্ঠানিক তথা বাণিজ্যিক সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। এই আলোচনা সন্দৰ্ভত মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজৰ সুসম্পৰ্কই দুয়োখন দেশৰ মাজত চলি থকা সহযোগিতাক অধিক শক্তিশালী কৰিব। 2022 চনৰ ফেব্ৰুৱাৰীত মহাকাশৰ অন্বেষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ খণ্ড দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। মন্ত্ৰালয়ে জনোৱা মতে এই অংশীদাৰিত্বৰ বাণিজ্যিক দিশো শেহতীয়াকৈ গঢ় লৈ উঠিছে। এই অংশীদাৰিত্বৰ বাবে লাক্সেমবাৰ্গৰ দুটা কৃত্ৰিম উপগ্ৰহ PSLV-ৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছে। এই বৈঠকত লেক্স ডেলেছে মহাকাশ উপগ্ৰহ যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ সুবিধাৰ ক্ষেত্ৰত লাক্সেমবাৰ্গৰ ভাৰতৰ সৈতে বাঢ়ি অহা সম্পৰ্কৰ বিষয়েও আলোচনা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি চমুকৈ IMF-ৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লাৰ্কক সাক্ষাৎ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে তালেগাঁৱৰ ডঃ শ্যামপ্ৰসাদ মুখাৰ্জী ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান আগবঢ়ায়। আৰু লাক্সেমবাৰ্গৰ শক্তি আৰু পৰ্যটন মন্ত্ৰী লেক্স ডেলেছে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: প্ৰিয় শ্ৰোতা, বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো যুৱ সাহিত্যৰ অনুষ্ঠানটি। আজি যুৱ সাহিত্য অনুষ্ঠানটিত উপস্থিত থাকিব উদীয়মান কবি মৃদুল কুমাৰ দাস আৰু উদীয়মান গল্পকাৰ শিল্পী শিখা বৰা। নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ এক বিশেষ অনুষ্ঠান যুৱ সাহিত্য, য'ত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। ঠিক তেনেকৈয়ে আজিও আমাৰ মাজত উপস্থিত আছে দুগৰাকীকৈ অতিথি, কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী উদীয়মান গল্পকাৰ শিল্পী শিখা বৰা আৰু লগতে উপস্থিত আছে উদীয়মান কবি মৃদুল কুমাৰ দাস। দুয়োগৰাকীলৈ আজিৰ এই যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম। আমি আজি বহুতো কথা পাতিম, কবিতাৰ লগতে গল্পও শুনিম, কিন্তু পোনপ্ৰথমে মই শিল্পী শিখা তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ পৰা গল্প শুনিম, কিন্তু পোনপ্ৰথমে জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: নমস্কাৰ, মোৰ নাম শিল্পী শিখা বৰা। মোৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত দাধৰা নামৰ এখন গাঁৱত। মই স্কুলীয়া শিক্ষা শেষ কৰিছিলোঁ শংকৰদেৱ শিশু নিকেতন দেৰগাঁৱৰ পৰা। তাৰপাছত ৰেডিয়ান জুনিয়ৰ কলেজৰ

0: পৰা মই উচ্চতৰ মাধ্যমিকৰ শিক্ষা সমাপ্ত কৰিলোঁ। তাৰপিছত বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী। মই কবিতা লিখি ভাল পাওঁ, গল্প লিখি ভাল পাওঁ, গান গাই ভাল পাওঁ আৰু মাজে মাজে নাটকো কৰোঁ। এনেদৰে চলি আছে মোৰ জীৱনটো।
1: খুব ভাল লাগিলে। গল্পৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা তোমাৰ, কেতিয়াৰ পৰা আৰম্ভণি হৈছিলে?
0: আচলতে গল্পৰ সৈতে সম্বন্ধ বুলি ক'বলৈ গ'লে মোৰ ঘৰত আগতেই এটা পৰিৱেশ আছে যে মোৰ ককা হওক, আইতা হওক, মা দেউতা সকলোৱে গল্পৰ লগত জড়িত। সেইকাৰণে মোৰ ঘৰৰ পৰাই মোৰ এই গল্পৰ যি যাত্ৰা, সেই যাত্ৰাটো আৰম্ভ হৈছিল বুলি ক'ব লাগিব পোনপ্ৰথমে। তাৰপিছতে মই যি শংকৰদেৱ শিশু নিকেতন দেৰগাঁৱত পঢ়িছিলোঁ বুলি কৈছিলোঁ, সেই স্কুলীয়া শিক্ষা লৈ থকাৰ সময়তে মই কেইবাখনো আলোচনী সম্পাদনা কৰাৰ সুবিধা পাইছিলোঁ। আমাৰ শিক্ষক দিৱস উপলক্ষে বহুকেইখন আলোচনী সম্পাদন কৰা হয়, হাতে লিখা আলোচনী হয় আৰু সেই সম্পাদনা কৰোঁতেই মানে মোৰ লিখাৰ, গল্প লিখাৰ ফালে মই আগবাঢ়িছিলোঁ।
1: খুব ভাল লাগিলে জানিব পাৰি। কেনেকুৱা ধৰণৰ বিষয়বস্তু সামৰি গল্প লিখি ভাল পোৱা?
0: আচলতে মই লিখা গল্পসমূহৰ কোনো এটা নিৰ্দিষ্ট বিষয় হিচাপে মই নলওঁ। মই আচলতে মোৰ মনটোৰ ওপৰত বহুবোৰ ভিত্তি কৰে মোৰ গল্পৰ বিষয়বস্তু। আজি ধৰক মোৰ মনটো অলপ বেয়া বা অলপ মোৰ বিষাদেৰে পৰিপূৰ্ণ হৈ আছে, তেতিয়া মোৰ গল্পবোৰ হয়তো অলপ দুখৰ বা বেদনাদায়ক হ'ব পাৰে। আজি মোৰ মনটো ভাল লাগি আছে, মই নিজক এটা কেৰেক্টাৰৰ ওপৰত অৰ্থাৎ এটা চৰিত্ৰৰ মাজত সোমাই লৈ মই সেই পৰিস্থিতিটোত কেনেকৈ কাম কৰিম বা সেই পৰিস্থিতিটোত মই কেনেকৈ নিজকে আগবঢ়াই দিম, সেইটো সাৰোগত কৰি মই নিজৰ গল্পবোৰ লিখিবলৈ ষ্টাৰ্ট কৰিছিলোঁ।
1: গল্পক লৈ ভৱিষ্যত পৰিকল্পনা কিবা?
0: বৰ্তমানলৈকে ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মাজে সময়ে গল্প লিখোঁ, বাতৰি কাকতলৈ প্ৰেৰণ কৰা হয়, তাৰপাছত আলোচনীবোৰত সম্পাদন কৰা হয়, তেনেদৰেই চলি আছে। কিন্তু কিতাপ আকাৰে বা তেনেকৈ এতিয়ালৈকে ভবা নাই, কিন্তু পৰৱৰ্তী সময়ত যদি মনটোৱে কয় তেনেহ'লে নিশ্চয়কৈ ভাবিম।
1: খুব ভাল লাগিলে। প্ৰিয় গল্পকাৰ বুলি সুধিলে প্ৰথমে মনলৈ অহা নামটো কি?
0: প্ৰিয় গল্পকাৰ বুলি ক'বলৈ গ'লে মোৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, কিয়নো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰাই আমি পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ গল্প। তেখেতৰ গল্পবোৰৰ পৰাই আদি কৰি বৰ্তমানলৈকে, অৰ্থাৎ আপোনালোকে হয়তো সকলোৱে জ্ঞাত নিৰিবিলি উপন্যাসখনৰ লেখক কৌশিক নন্দন বৰুৱাদেৱ, তেখেতে সেই উপন্যাসখন লিখাৰ আগতে ফেচবুকৰ জৰিয়তে বা বেলেগৰ জৰিয়তে, বেলেগ উৎসৰ জৰিয়তে বহুখিনি গল্পও লিখি থৈছে, যেনে জীয়া শিলৰ কথা এনেদৰে। সেইসমূহ মানে এতিয়ালৈকে মোৰ সকলোৱে প্ৰিয়। মই যাৰ যাৰ গল্প পঢ়িছোঁ আৰু মোৰ গল্প মই এনেকুৱা নহয় যে মই বহুখিনি গল্প পঢ়িছোঁ বা বহু গল্পৰ লগত মই জড়িত, কিন্তু যিমানখিনি পঢ়িছোঁ এতিয়ালৈকে সিমানখিনি মোৰ প্ৰিয়।
1: নিশ্চয়কৈ, খুব ভাল লাগিলে। নৱপ্ৰজন্মক সামাজিক মাধ্যমে সহায় কৰে বুলি তুমি ভাবানে? ধৰি লওক এতিয়া তুমি গল্প লিখা, কবিতা লিখা, গতিকে কেনেধৰণে সহায় কৰে?
0: হয়, নিশ্চয়কৈ সামাজিক মাধ্যম বুলি ক'বলৈ গ'লে বাতৰি কাকত, ছ'চিয়েল মিডিয়াৰ কথা হয়তো আপুনি সুধিছে। বাতৰি কাকত, প্ৰথমতে বাতৰি কাকতৰ কথাই কওঁ। বাতৰি কাকত হৈছে আমি নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবলৈ মূল স্থল। আমি এটা গল্প লিখিছোঁ বা এটা কবিতা লিখিছোঁ, তেতিয়া আমি সেই কবিতা বা গল্পটো বাতৰি কাকততে প্ৰেৰণ কৰোঁ প্ৰথম। মানে আমাৰ এই যাত্ৰা, গল্প লিখা, কবিতা লিখা, এই যাত্ৰাটোৰ প্ৰথম আৰম্ভণিয়ে হৈছে বা মূল আখৰাস্থলীয়ে হৈছে বাতৰি কাকত। তাৰপাছত যদি কওঁ ছ'চিয়েল মিডিয়াৰ কথা, ছ'চিয়েল মিডিয়াৰ কথা এনেদৰে ক'ম যে ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, এইসমূহত কিছুমান পেজ থাকে। এই পেজসমূহৰ জৰিয়তে তাত থকা যিখিনি সদস্য থাকে, গ্ৰুপৰ সদস্য হওক বা পেজটোৰ মেম্বাৰ্ছেই হওক, সেই সদস্যসকলে যি যি তেওঁলোকৰ লিখা প্ৰেৰণ কৰে বা লিখা আমি পঢ়িবলৈ পাওঁ, তাৰ দ্বাৰা বহুখিনি আমি উপকৃত হ'বলৈ পাওঁ। কিয়নো হয় যে এখন কিতাপ কেতিয়াও ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা গল্প বা কাহিনীতকৈ বহুগুণে শ্ৰেষ্ঠ, কিন্তু তাৰ মানে এইটো নহয় যে আমি সেই ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা কিতাপ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি পঢ়িবলৈ পোৱা উপন্যাস, গল্প, সেইসমূহক আমি সেউজ্ঞান কৰিম।
1: হয়, খুব ভাল লাগিলে, খুব ধুনীয়াকৈ বুজাই দিলা তুমি। তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিলে। তোমাৰ এই যাত্ৰা অব্যাহত থাকক। তেন্তে প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোচনা হওক উদীয়মান গল্পকাৰ শিল্পী শিখাৰ এটি গল্প।
0: মই এটা গল্প পাঠ কৰিবলৈ আগবাঢ়িছোঁ। এই গল্পটো আচলতে লিখাৰ সময়ত মই হয়তো নিজক বিচাৰি পাইছিলোঁ, সেইবাবেই গল্পভাগ লিখিলোঁ। আৰু নিজক

বিচাৰি পাইছিলোঁ মানে মোৰ এগৰাকী অতিশয় প্ৰিয় বন্ধু। সেই বন্ধুৰ মোৰ যি কথোপকথন হৈছিলে তেখেতৰ সৈতে, তেখেতৰ জীৱনত ঘটি থকা যিবোৰ ঘটনা, সেই ঘটনাৰ বিষয়ে মোক অৱগত কৰিছিল। আৰু এই অৱগত কৰাৰ পিছত মই উপলব্ধি কৰিব পাৰিছিলোঁ তেখেতৰ মনত চলি থকা সেই বেদনা, সেই সুখ, সেই আৱেগ। গতিকে সেইটোকে বিষয়বস্তু হিচাপে লৈ মই এটি গল্প লিখিছিলোঁ, সপোন পিয়াসী সংগ্ৰামী বুলি। সেই গল্পভাগে পাঠ কৰিবলৈ আগবাঢ়িছোঁ। বিশিষ্ট সাহিত্যিক ডক্টৰ চক্ৰপাণী বৰদলৈ সাহিত্য একাডেমি বঁটা লাভ কৰাৰ পিছদিনাই বহু বছৰৰ মূৰত নিজ গাঁৱৰ ঘৰলৈ আহিছে। আগৰ দৰে সকলো একেই হৈ থকা নাই যদিও তেওঁ বিচাৰি ফুৰা সুখবোৰে আজিও ইয়াতেই লুকা ভাকু খেলে। সৰুতে পঢ়া ৰংমন মৌচাকবোৰ এটা ধূলিময় আলমিৰাত সুমুৱাই থোৱা হৈছে। তাৰে এখন খুলি চাবলৈ আজি বৰকৈ মন গৈছে ডক্টৰ বৰদলৈৰ। আলমিৰাটো জোৰত খুলি দিওঁতে সৰি পৰিল আৰু কেইখনমান মোটা কিতাপ। তেখেতৰ সৰুকালৰ মৰম, ভালপোৱা, সেই ৰংমনখনৰ ওপৰতেই হয়তো যেনে তেনে ভেজাজি ৰখা হৈছিল সেই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পদাৰ্থ বিজ্ঞান জীৱবিজ্ঞানৰ গধুৰ কিতাপকেইখন। লৰালৰিকৈ কিতাপবোৰ সামৰি থলে তেখেতে। নজনাকৈ কিয় জানো সেই ভালপোৱা, সেই সোণালী শৈশৱ গঢ়া আলোচনীকেইখনৰ বেতুপাতত থকা ধূলিবোৰ হাতেৰে মোহাৰি দিলে। আলমিৰাটো মাৰিবলৈ ধৰোঁতেই চকুত পৰিল এডাল সূতাই মেৰিয়াই ৰখা কেইটামান পৃষ্ঠা। তেখেতে উলিয়াই আনিলে। দেখিবলৈ এখন কিতাপ, কিন্তু বেতুপাতখনহে নাই। ডক্টৰ বৰদলৈয়ে পঢ়া আৰম্ভ কৰিলে। সেইদিনা ৰাতিপুৱা সোনকালেই গা পা ধুই মই বাৰাণ্ডাৰ এচুকত বহি উইলিয়াম শ্বেক্সপিয়েৰৰ এখন কিতাপ পঢ়ি আছিলোঁ, মেজৰ্ছ ফৰ মেজৰ্ছ। কিবা এটা ভাল লাগে এই কিতাপখন, নিজক বুজাবলৈ, বুজিবলৈ যথেষ্ট এই কিতাপখন। আৱাৰ ডাউটছ আৰ ট্ৰেটাৰছ এণ্ড মেক আছ লছ দ্য গুড উই অফেন মাইট উইন বাই ফিয়াৰিং টু এটেম্প্ট। শাৰীটো শেষ কৰিবলৈ নাপাওঁতেই ভিতৰৰ পৰা দৌৰি আহি বায়ে কিতাপখন কাঢ়ি ল'লে। আৰু এঘণ্টাৰ পাছত তোৰ মেট্ৰিকৰ ৰিজাল্ট দিব, আৰু তই এতিয়া এয়া কৰি আছ? কিনো কৰিলোঁ বা? পৰীক্ষা দিলোঁ, দিলোঁ আৰু, যি হয় দেখা যাব, বায়ে চিঞৰি উঠিল। তই এতিয়া এনেকৈ ক'লে হ'ব নেকি? দেউতাই তোৰ কাৰণে কি কি কৰা নাই? সময়মতে ভাল খাবলৈ পাৰিছ, পঢ়িবলৈ দামী দামী কিতাপ পাৰিছ, যি বিচাৰিছ তাকে পাইছ। বাৰ কথাক মাজতে কাটি মই তললৈ মূৰ কৰিয়েই কৈছিলোঁ, নৱম শ্ৰেণীলৈ পোৱাৰে পৰা মোৰ চব ভাল লগা কিতাপ, উপন্যাস, আলোচনীবোৰ মোৰ পৰা আঁতৰাই থলি। মই বেয়া পোৱাবোৰ মোক জাপি দিলি। এতিয়া কৈছ তহঁতি মোক সকলো দিছ। চা ভাইটি, তোক কথা কোৱাই ভুল, যি কৰি থাক, খালি চাবি তোৰ কাৰণে মা দেউতাই সন্মানত আঘাত পাবলগীয়া যাতে নহয়, শব্দ কৰি সেইদিনা তাই মোৰ কাষৰ পৰা আঁতৰি গৈছিল। ময়ো জপাই থৈছিলোঁ মেলি থোৱা কিতাপখন। অৱশেষত ৰিজাল্ট ঘোষণা হ'ল। ছটা বিষয়ত লিটাৰসহ সৰ্বমুঠ 95.78 লৈ মই উত্তীৰ্ণ হ'লোঁ। সেইদিনা দেউতাই মোক সাবটি ধৰা মোৰ আজিও মনত আছে। মায়ে সেইদিনা মই খাই ভাল পোৱা বস্তুবোৰহে বনাইছিল। বায়েও উপহাৰ দিছিল শ্ৰদ্ধাৰ ৰুবুল মাউত ডাঙৰীয়াদেৱৰ মোৰো এটা সপোন আছে শীৰ্ষক কিতাপখন। মোৰ এতিয়াও মনত আছে যে সেইদিনা গোটেই ৰাতি মই সেইখন পঢ়িছিলোঁ, কিন্তু তাৰ পিছদিনা বস্তুবোৰ এনেদৰেই নাছিল। দেউতাই যোৰহাটৰ এখন প্ৰতিষ্ঠিত বিজ্ঞান শিক্ষানুষ্ঠানৰ ফৰ্ম আনি মোৰ হাতত তুলি দিছিল। ফৰ্মখন দেখি মই দেউতাৰ ভবাৰ দৰেই একো প্ৰতিক্ৰিয়া নিদিলোঁ। আকৌ দেউতা অসন্তুষ্ট হ'ল। মায়ে দেউতাৰ যে কিমান সপোন মোক বিজ্ঞান বিভাগত পঢ়ুৱাই নিজকে ডক্টৰৰ পিতৃ বুলি চিনাকি দিবলৈ তাৰেই বৰ্ণনা দিলে। ঘৰৰ ওচৰৰ বহুতে কেনেকৈ জানো মোৰ বিজ্ঞান পঢ়িবলৈ মন নাই বুলি গম পায়ো। বিজ্ঞান পৰিসৰ অৰ্থাৎ বিজ্ঞান পঢ়িলে কি কি চাকৰি পায়, দৰমহা কিমান পায়, সেইবোৰ আমাৰ চাহৰ আড্ডাত আলোচনা কৰিবলৈ ল'লে। দেউতাৰ সপোন মোৰ বুলি গ্ৰহণ কৰি মই ছিনিয়ৰ মিনালদাৰ পৰা আনি থোৱা
অর্থনৈতিক বিষয়ৰ এই

0: মিশেল আহুজাৰ দ্য প্ৰিন্সিপলছ অফ মেক্ৰ ইকনমিক্স, ৰাজনীতি বিষয়ৰ কাৰ্ল মাৰ্ক্সৰ দ্য কমিউনিষ্ট মেনিফেষ্টোখন আকৌ উভতাই দি দিলোঁ। বিজ্ঞানৰ ছাত্ৰ হিচাপে আজিকালি মোৰ সংগবোৰো অলপ বেলেগ। প্ৰত্যেক সময়ত প্ৰেক্টিকেল অৰ্গেনিক ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ কথা চলে কলেজৰ আড্ডাবোৰত। এদিন কোনোবা এজনী ছোৱালীয়ে সেই আড্ডাত অসীমত যাৰ হেয়াল সীমা উপন্যাসখন পঢ়িছা নেকি বুলি সোধোতে তাইক গোটেই মখাই হাঁহি তাইক ইটিকিং কৰি বিজ্ঞান নলৈ কলা ল'ব লাগিছিল বুলি ঠাট্টা কৰিলে। বেয়া লাগিল মোৰ, কিয় নাজানো, এইখন যেন মোৰ পৃথিৱী নহয়। মোৰ এনেকুৱা লাগিছিল, প্ৰথম পৰীক্ষা দিলোঁ, 50ৰ ভিতৰত 12, 15, 17 4 নম্বৰ পাইছোঁ, মই ৰাসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু গণিত বিষয়ত। ঘৰত ভীষণ গালি শুনিলোঁ। আকৌ দূৰ কৰা হ'ল মই বিচনাৰ কাষত সজাই ৰখা উপন্যাস কিতাপবোৰ মোৰ পৰা। অৱশ্যে সেইবাৰ মই অসমীয়াত 47 আৰু ইংৰাজীত 48.5 পাইছিলোঁ। কিন্তু কোনেওচোন এবাৰো এই নম্বৰকেইটালৈ নাচালে। মই বাৰু চিঞৰি কৈ দিব লাগিছিল নেকি? যি কি নহওক, দেউতাই এদিন কোঠালীলৈ মাতি নি মোক কৈছিল, চা বাবা, তই নিজৰ পৰা সম্পূৰ্ণ কষ্ট কৰচোন, আমি কোৱা নাই নহয় আমাক ইমান বেছি নাম্বাৰ লাগিব বুলি, তই ভালদৰে পঢ়, নম্বৰ নিজে আহিব, চিন্তা নকৰিবি, ৰিজাল্টলৈ ভয়ো নকৰিবি, যি হ'ব দেখা যাব। সেইদিনা কিবা এটা ভাল লাগিছিল। দিনে নিশাই পঢ়িছিলোঁ, কষ্ট কৰিছিলোঁ, নিজৰ 100% দিছিলোঁ। দেউতাই কেতিয়াবা বেছি কষ্ট নকৰিবি বুলিও ক'বলৈ বাধ্য হৈছিল। অৱশেষত আকৌ মোৰ উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট দিলে। সকলো আশাৰেই ৰৈ আছিল। মই অসমীয়া, ইংৰাজী আৰু পদাৰ্থ বিজ্ঞান বিষয়ত লেটাৰসহ 70% লাভ কৰিলোঁ। নাজানো কি হ'ল, সেইদিনা দেউতা মোৰ কাষলৈ অহা নাছিল। মায়ে খবৰ ল'বলৈ অহা মানুহখিনিৰ সৈতে মই যেন বৰ লজ্জাজনক ৰিজাল্ট এটা কৰিলোঁ তেনেদৰেই কথা পাতিছিল। বা তেতিয়া দিল্লী বিশ্ববিদ্যালয়ত আছিল, বৰ ব্যস্ত আছিল বোলে তাই সেইদিনা, সেইবাবে মোক ফোন কৰি শুভেচ্ছাও নিদিলে। বাৰু, মোৰ উচ্চতৰ মাধ্যমিকৰ দেউনাখন এনেদৰেই পাৰ হ'ল। তাৰপাছত মই অসমীয়াত ডিগ্ৰী কৰাৰ কথা ভাবিলোঁ। মোৰ সিদ্ধান্ত শুনি মোৰ লগৰবোৰেই মোক বৰকৈ জোকালে। বিজ্ঞান পঢ়ি একেবাৰেই সেই ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ বাবে বহুতৰ কষ্টও হ'ল। মানসিকভাৱে ভাগি পৰা মই আকৌ বাছি ল'লোঁ পদাৰ্থ বিজ্ঞান। অসমৰ এখন বিখ্যাত আগশাৰী বিশ্ববিদ্যালয়ত পঢ়িলোঁ। ক্লাছ ক্ষতি কৰি জিলা লাইব্ৰেৰীলৈ মাত্ৰ কিতাপ পঢ়িবলৈ যাবলৈ ল'লোঁ। তেতিয়া মোৰ বিচনাৰ কাষত ঢেৰ উপন্যাস কবিতাৰ কিতাপ পঢ়ি থাকে। দূৰ কৰিবলৈ কোনো নাই যে, কাৰণ মই তেতিয়া হোষ্টেলৰ আৱাসী। লাহে লাহে মোৰ জীৱনৰ গতিপথ মই নজনাকৈয়ে সলনি হ'বলৈ ধৰিলে। বিশ্ববিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ সাহিত্য বঁটা লাভ কৰিলোঁ। বহুবোৰ গল্প কবিতা ডাঙৰ ডাঙৰ আলোচনীত প্ৰকাশ পালে। নাজানো ইয়াৰ শেষ ক'ত, কিন্তু আজিকালি মই স্বাৰ্থপৰ হ'বলৈ শিকিছোঁ। মনে যি বিচাৰে তাকেই কৰোঁ। আজি মোৰো এটা সপোন আছে, কিতাপখন আকৌ পঢ়িলোঁ। এতিয়া মোৰ এটাই সপোন, এদিন মোৰ নামৰ আগত থাকিব এটা উপাধি, সাহিত্য একাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক চক্ৰপাণী বৰদলৈ। সপোনৰ শেষ নাই, কিন্তু এই কিতাপৰ ইয়াতেই শেষ। এটা চেঁচা হুমুনিয়াহ আপোনা আপুনি ওলাই আহিল ডক্টৰ বৰদলৈ। কোঠালীৰ এচুকত থকা এখন ডাঙৰ এলান্ধুময় আইনাত অস্পষ্টভাৱে থিয় হৈ আছিল ডক্টৰ বৰদলৈৰ প্ৰতিচ্ছবি। আগবাঢ়ি গৈ এলান্ধুবোৰ গুচাই নিজকে কৈ উঠিল এটা নাম, যি নাম 2012 চনতেই তেখেতে লিখা এই কাহিনীত নামাকৰণ কৰিব বুলি ভাবিও আধৰুৱা কৰি ৰাখিছিল, নাম যাৰ সপোন পিয়াসী সংগ্ৰামী। ধন্যবাদ,
1: খুব ভাল লাগিলে তোমাৰ গল্পটো। তোমাৰ গল্প আৰু লগতে তোমাৰ গল্প পাঠৰ শৈলী খুবেই ধুনীয়া। ইমান পৰাই শ্ৰোতাসকলে শিল্পী শিখা বৰাৰ গল্প পাঠ শুনিলে। প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত আন এগৰাকী অতিথি উপস্থিত আছে, উদীয়মান কবি মৃতুল কুমাৰ দাস। তোমাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। তোমাৰ পৰা বহুতো কবিতা শুনিম, কিন্তু পোনপ্ৰথমে জানিব বিচাৰিম তোমাৰ জন্মৰ পৰা শৈশৱলৈকে বৰ্তমানৰ এই যাত্ৰাটোৰ বিষয়ে।
2: নমস্কাৰ, মই মৃদুল কুমাৰ দাস। মোৰ ঘৰ বৰপেটা জিলাৰ বহৰীগাঁৱত। মই মোৰ স্কুলীয়া শিক্ষা শেষ কৰিছোঁ শংকৰদেৱ শিশু নিকেতন বহৰীৰ পৰা, আৰু তাৰপিছত উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী মই একেখন কলেজৰ পৰাই কৰিছোঁ, আৰু সেইখনৰ নাম হ'ল মধ্য কামৰূপ মহাবিদ্যালয়।
1: হয়, কবিতাৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা তোমাৰ?
2: কবিতাৰ সৈতে সম্পৰ্ক বুলি ক'বলৈ গ'লে এইটো আৰম্ভ হৈছিলে ক্লাছ এইটৰ পৰা, যেতিয়া অষ্টম শ্ৰেণীত পঢ়ি আছিলোঁ মই। তেতিয়া আমাৰ যেতিয়া স্কুলত বাৰ্ষিক অধিৱেশনৰ যেতিয়া প্ৰগ্ৰেমবিলাক হয়, তেতিয়া তাত কুইজ প্ৰতিযোগিতা এটাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ, আৰু সেই প্ৰথম পুৰস্কাৰত এখন কিতাপ দিছিলে মোক উপহাৰ হিচাপে। তো সেইখন কিতাপ আছিল অসীমজ্জাৰ হেৰাল সীমা। যেতিয়া অসীমজ্জাৰ হেৰাল সীমাখন মই পঢ়িলোঁ, পঢ়ি কমপ্লিট কৰিলোঁ, তাৰপিছত এই শব্দৰ দুনিয়াখনৰ লগত মোৰ কিবা এটা কানেকশ্যন হৈ গ'ল, আৰু তেতিয়াৰ পৰাই মোৰ এই যাত্ৰাটো আৰম্ভ হ'ল। তাৰপিছত মই কবিতা, গল্প, উপন্যাস এইবিলাক মই পঢ়ি গ'লোঁ এফালৰ পৰা।
1: খুব ভাল লাগিলে কবিতা লিখি থকা এনেকৈয়ে। আমি প্ৰত্যেকেই জানো যে কবিতা এটা লিখিবলৈ কবি এগৰাকীক এটা নিৰ্দিষ্ট বিষয়বস্তু বা কিবা এটা বিষয়বস্তুক লৈ কবিতা লিখা যায়। প্ৰত্যেকগৰাকী কবিয়ে এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত কবিতা লিখি ভাল পায়। তেনেক্ষেত্ৰত তুমি কেনেধৰণৰ বিষয়বস্তুক বাছনি কৰি লোৱা কবিতা এটা লিখিবলৈ?
2: মোৰ তেনেকুৱাটো কোনো মানে স্পেচিফিক একো নাই তেনেকুৱা, কিন্তু মই বাস্তৱধৰ্মী লিখি খুব ভাল পাওঁ, আৰু লগতে আধ্যাত্মিক দিশত লিখি মই খুবেই ভাল পাওঁ।
1: হয়, কবিতাক লৈ ভৱিষ্যত পৰিকল্পনা কিবা আছেনে?
2: হয়, নিশ্চয় আছে। মানে মোৰ অলৰেডি এখন কিতাপ প্ৰকাশ পাইছে,
1: হয়,
2: শব্দৰ মাজত শান্তি বুলি, আৰু এখনৰ কাম মোৰ চলি আছে এতিয়া।
1: হয়, এনেকৈ আগবাঢ়ি গৈ থাকা, খুব ভাল লাগিলে। প্ৰিয় কবি বুলি সুধিলে প্ৰথমে কাৰ নাম মনলৈ আহে?
2: হীৰুদা। তেওঁৰ সৰলতাখিনি বহুতেই ভাল লাগে।
1: হয়, খুব ভাল লাগিলে তোমাৰ বিষয়ে জানিব পাৰি, তোমাৰ সৈতে কথা পাতি। তোমাৰ এই কাব্যিক যাত্ৰা এনেকৈ অব্যাহত থাকক, আৰু ভাল ভাল কবিতা আমাৰ মাজলৈ লৈ আহা। তেন্তে প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোচোনা হওক মৃদুল কুমাৰৰ কেইটিমান কবিতা।
2: মই এটা লিখিছিলোঁ আজিৰ পৰা 4-5 বছৰমান আগতে, আৰু সেইটোৰ নাম আছিলে প্ৰশ্নবোধক। কেতিয়াবা কেতিয়াবা মোৰ কলমটোৱে মোক সোধে, এই যে তই মোৰ চিয়াহীৰ ভঁৰালটো উদং কৰি কবিতাবোৰ লিখিলি, এতিয়া পঢ়িব কোনে বাৰু তোৰ কবিতাবোৰ? এই যে শব্দবোৰ বিচাৰি দিনৰ পিছত দিনবোৰ এনেই হেৰুৱাই ফুৰিলি, এতিয়া উভতাই পাবি জানো সেই হেৰুৱা সময়বোৰ? কি পালি তই কবিতা লিখি? পেট ভৰাব পাৰিলি জানো কবিতা লিখি? সুখবোৰ কিনিব পাৰিলি জানো কবিতা লিখি? দুখবোৰ উটুৱাই দিব পাৰিলি জানো কবিতা লিখি? মই ক'লোঁ কবিতাবোৰ মোৰ প্ৰেম, আৰু তোৰ চিয়াহীৰে নিগৰা প্ৰতিটো শব্দই মোৰ কবিতাত আনে এক নতুন বসন্তৰ ঠিকনা। যি বসন্তৰ ৰঙত মোৰ কবিতাবোৰো ৰঙীন, যি বসন্তৰ ৰঙত মোৰ সুখবোৰো ৰঙীন, যি বসন্তৰ ৰঙত মোৰ দুখবোৰো ৰঙীন, আৰু মই তাতেই বিলি, তাতেই বিচাৰি পাবি তই মোৰ হেৰুৱা দিনৰ অলিখিত গাথাবোৰ, সপোনৰ সাধুকথাবোৰ, তাতেই বিচাৰি পাবি তই মোৰ কবিতাৰ ভাষাবোৰ, আৰু তাতেই বিচাৰি পাবি তই মোৰ প্ৰতিটো হেঁপাহৰ ঠিকনাবোৰ। এনেকুৱাকৈ কবিতাবোৰ লিখি থকা যায়, আৰু লগতে স্তৱক তেনেকুৱা ধৰণৰো মই লিখোঁ।
1: হয়,
2: এটা শুনাইছোঁ আৰু। শব্দবোৰতো সকলে শুনে ন, কিন্তু শব্দহীন শব্দবোৰ জানো সকলে শুনা পায়? যদি হৃদয় সংগ দিয়ে সেয়াও সম্ভৱ হয়, পিছে যন্ত্ৰৰ মাজত হৃদয়খন। আবেগৰ বৰষুণত গলা মানুহ নৈ হয়, শিল নহয়, সি বব জানে ৰব নহয়। জীৱনো সেই জাহাজখনৰ দৰে, জন্ম এইটো পাৰ, মৃত্যু সেইটো পাৰ, দিনে দিনে জীৱনে কঢ়িয়াই আছে বাৰ, ইয়াজি যদি মোৰ। আৰু এটা ৱৰ্ড লৈ পেলাই মই লিখিছিলোঁ এটা, তো সেইটোৰ নাম আছিলে চক্ৰবৃদ্ধি সোঁত। মই শুনাব বিচাৰিম। ই নহয় কোনো কবিৰ ভাষা, ই নহয় কোনো কবিতা, ই হৈছে আউলীয়া অনুভৱৰ কেইটামান সৰু সৰু টোপলা। মনৰ অনুভূতিখিনিক কেৱল শাব্দিক ৰূপ দি লিখি থোৱা বাক্যৰ ছন্দবোৰ একেটা সুৰতে সজোৱা, শব্দৰ গাঁথনিৰে, বাক্যৰ জালেৰে ৰচা বেবেৰিবান অনুভৱবোৰ মাথো লিখি গৈছোঁ একেটা সুৰতে সুৰ মিলাই। ই এটা নিৰস বাক্যৰ গোট, বহল হৈ গৈ আছে য'ত প্ৰতি মিনিটত লাগি চক্ৰবৃদ্ধি হ'ল। আৰু এটা লিখিছিলোঁ যে অসংগত বুলি। কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে শব্দবোৰ লিখোঁ অথচ অপ্ৰেক্ষিত, পৃষ্ঠাবোৰ চিঙো অথচ অসংগত, জোৰা দিওঁ অথচ অৰ্থহীন, আকৌ লিখোঁ, আকৌ চিঙো, আকৌ জোৰা দিওঁ অথচ কিছু অস্পষ্ট, কিছু অহেতুক, কিছু অনার্থক হয়। কেতিয়াবা কেতিয়াবা এনেকুৱাও হয় যে জোৰা

অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-316-6944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: প্ৰিয় শ্ৰোতা, পদ্মনাভ গৌতমৰ দ্বাৰা পৰিৱেশিত বেহেলা বাদন শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো যুৱ আবৃত্তিৰ অনুষ্ঠানটি। প্ৰথমে আগবঢ়াবলৈ লৈছো ভৱেন্দ্ৰনাথ শইকীয়াৰ কবিতা গছ ভাল পোৱাৰ ককাৰ খং।
1: ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিব শিপুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘৰে? দৰাটিক মাতাচোন, এজোলোঙা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ।

0: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি।
1: বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকু চকু পানীৰে পূৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সুখী, ৰাজপথ চুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ, আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব, প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলি। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আৱেগৰ ৰোল। মাজনিশা কোনে মৰিশালি জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল এঘাৰ পৃষ্ঠা বাকী, মাজনিশা কোন ত্ৰিণয়ৰে পঢ়ে পোহৰ, পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দুৱাৰত ইতিহাস ৰোল সাক্ষী, বিষ্ণুৰাভা আকৌ তুলি গালোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পী উত্থান, অখ্যাতজনৰ আশা আবেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন, শেষ নিশা কোনে ৰাজপথেদি ৰেঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ দুলিকা, জীৱনৰ চিৰসুখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একোখনি ইটাৰ দেৱাল, আমি য'ত আছো বৰ পোতাশাল, শত নাক পাশে বন্ধা, তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা, বিষ্ণুৰাভা সৌৱা খুৰুণীয়া বেলি। ৰঙা মুখ ফুটয় সঁচা আৱেগত মুক্তিৰ কপনি, শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি।
0: হেম বৰুৱাৰ কবিতা মমতাৰ চিঠি। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ ৰঙা বতাহজাক আহি মমডাল কোবাইছে। চাওঁ খিৰিকীখন জপাই দিওঁ, 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাটিৰ কুঁৱলিখনা কোমল পোৱা, পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাও

এখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেখলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতৰ আলোকৰ মানুহ, আৰু মই যেন তল সৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱাৰ অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি, এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা যে মোৰ ইমান খং উঠে তুমি নাই নহয়, সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইটোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনে উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই, মোৰ এই শপত। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগ দৈয়েদি ফটিয়াই কৈ বুঢ়ালুইটৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা, ইতি তোমাৰ মমতা। এবাৰ বুজিছা, মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনী দুটা পোৱালিও জগিছে, এটা খুঁট বগা আৰু আনটো

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ।

0: আপ অনুরাগ
1: অনুভূতি মোৰ তীব্ৰহনিয়া।
0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

প্ৰিয় শ্ৰোতা, যুৱনীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে প্ৰাণজিৎ প্ৰীতম কলিতাৰ সৈতে মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।

শুনান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজন AIRৰ মোবাইল এপতো শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে লোকগীত অনুষ্ঠানটি। আজিৰ শিল্পী পাপৰি দাস।

লোকগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল পাপৰি দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে এয়া হৰিহৰণ।

নমস্কাৰ শ্ৰোতাসকল, ৰান্ধিন অনুষ্ঠানত আজি লৈ আহিছো এক সুৰীয়া অনুভৱ। ষ্টুডিঅত আছো মই, জুলি দেৱী। কাইলৈ 8 ছেপ্টেম্বৰ, আমাৰ প্ৰাণৰো প্ৰাণৰ বিশ্ব বৰেণ্য শিল্পী সুধাকান্ত ভূপেন হাজৰিকাৰ পবিত্ৰ জন্ম জয়ন্তী। বিশ্বৰ প্ৰতিটো কোণত মানৱতাৰ বাৰ্তা বিলোৱা আটাইতকৈ কালজয়ী গীতটোৱেই হৈছে

0: অসমীয়া জাতিৰ অস্তিত্ব, স্পন্দন আৰু আত্মপৰিচয়ৰ অন্য এক নাম লুইত। এই লুইত কেৱল পানীৰ এক বিশাল প্ৰবাহ নহয়, ই হ'ল শতাব্দী ধৰি গঢ় লৈ উঠা সংমিশ্ৰিত কৃষ্টি সংস্কৃতিৰ নীৰৱ সাক্ষী। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই যেতিয়া উদাত্ত কণ্ঠেৰে গাই উঠে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ,
1: ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী।

0: শ্রোতাসকলে লাহানধানু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ যোগে আৰু ষ্টুডিঅ'ত আছো মই জুলি দেৱী। মানুহৰ মনটো সদায়ে অসীমলৈ ধাৱমান। কোনো ভৌগোলিক গণ্ডী, ভাষা বা জাতিৰ দেৱালে যি মনক আবদ্ধ কৰি ৰাখিব নোৱাৰে সেয়াই হ'ল এক যাযাবৰ মন। আৰু যেতিয়াই যাযাবৰী সত্তাৰ কথা মনলৈ আহে তেতিয়াই আমাৰ বুকুত প্ৰতিধ্বনি হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী আহ্বান, মই এটি যাযাবৰ।
1: ধৰাৰ দিহিঙে দীপাঙে লৰ নিবিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ। তুলৈ যাওঁ, পৃথিৱী ঘূৰি ফুৰো। মাজতে দুৰ্ঘটনা হৈ মোক মোৰ মাতটো অলপ কেইদিনৰ কাৰণে ছুটি ল'বলৈ কৈছে। যাযাবৰ শব্দটো মোৰ জীৱনত লাগি গৈছে। মই যাযাবৰী জীৱন লৈ পেলাই

শ্ৰোতাসকল, সম্পৰ্কবোৰ যেতিয়া কেতিয়াবা শব্দৰ সীমনাতকৈ বহু ওপৰলৈ গুচি যায়, বিশেষকৈ পিতৃ আৰু সন্তানৰ মাজৰ সেই অকৃত্ৰিম নিভাজ মৰমৰ বান্ধোনটো য'ত কোনো চৰ্ত নাথাকে, থাকে কেৱল এজনে আনজনৰ বাবে উজাৰি দিয়া অযুত মৰম, এনেকুৱা সময়তে মনত পৰিছে এটি গীত, জুবিন গাৰ্গ আৰু হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠত শশাংক সমীৰৰ এটি অনুপম সৃষ্টি। আহকচোন অনুভৱ কৰোঁ সেই নিভাজ মৰমখিনিক, যিয়ে আমাৰ বুকুখন এক মিঠা অনুভৱেৰে ভৰাই তোলে।

শ্ৰোতা, কেতিয়াবা মন যায়নে জীৱনৰ সকলো দায়িত্ব, ব্যস্ততা, সকলো হিচাপ নিকাচ পাহৰি আকাশৰ বুকুত পাখি মেলি উৰি যাবলৈ? কোনো সীমা নাই, কোনো হেঙাৰ নাই, কেৱল মই আৰু মোৰ বিশাল আকাশখন। কিছুমান গানৰ মাজেৰে আমি আকাশ চুব পাৰো, হাজাৰ মাইল দূৰত থকা প্ৰিয়জনৰ বুকুত নিজৰ অনুভৱবোৰ সানি দিব পাৰো। শুনোৱা হওক এটি খুব ধুনীয়া গীত, সেই গীতটিৰ জৰিয়তে নিসংগতাকো আপোন কৰি লওঁ।

চেহেৰা ছবিখনিৰ পৰা সেয়া আছিল লতা মংগেশকাৰ আৰু মহম্মদ ৰফি। গীতটি শুনি নিশ্চয় আপোনালোকেও ভাল পাইছে। কিছুমান গান কেৱল গান হৈ নাথাকে, সেইবোৰ হৈ পৰে এটি যুগৰ চিনাকি, এটি বিশেষ আবেগ, প্ৰেমত পোৱা যন্ত্ৰণা, অতৃপ্ত হেঁপাহ। যেতিয়া শব্দতকৈ ডাঙৰ হৈ পৰে, তেতিয়াই মনৰ ভিতৰৰ পৰা ওলাই আহে এক আৰ্তনাদ, আৰু তেতিয়াই মনলৈ আহে জুবিন গাৰ্গৰ সেই বিখ্যাত গীতটি ইয়ালি। ৰক মিউজিকৰ সুৰত চুফি গানৰ আত্মা ভৰাই দিয়া এই গীতটি আজিও শুনিলে কিবা ভিতৰখন উকা হৈ পৰে। আহক তেন্তে আজি আকৌ এবাৰ সেই আৱেগক সজীৱ কৰোঁ।

ব্লেকমেইল ছবিখনৰ পৰা সেই আছিল কিশোৰ কুমাৰ। আৰু এই গীতটিৰে সামৰিব লাগিব আমাৰ আজিৰ ৰামধেনু অনুষ্ঠানটি।

0: रामधेनु।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীত অনুষ্ঠানত এতিয়া নিবেদন কৰা হৈছে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ দুৰ্গা।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী মাদন শুনিলে ৰাগ দুৰ্গা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একে মিটাৰতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।